নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি শনিবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ প্ৰথম দিন, 1948 শকাব্দৰ 27 আহাৰ আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ আজি 18 তা৩িখ। এতিয়া সময় পোৱা 5:33 হৈ 20 ছেকেণ্ড গৈছে। ইয়াৰ লগে লগে সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলো হাৰ্জত আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলো হাৰ্জত, লগতে নিউজ অন এয়াৰ মোবাইল এপত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে প্ৰণীতা দাস, নিয়ন্ত্ৰণ কক্ষত পপি চান্দ, শ্বেখ আব্দুল্লা আহমেদ, বিজয় দাস আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত মিতুল গগৈ আৰু বিজিৎ শৰ্মা, আৰু মাইক্ৰফোনৰ সন্মুখত মই কৰিশ্মা মহন্ত। এতিয়া শুনক বন্দনা।

বন্দনা। আজিৰ অনুষ্ঠানটি সজোৱা হ'ল ক্ৰান্তিকা চান্দিল্যৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, ৰুদ্ৰ বৰুৱা আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম, প্ৰণীতা বৈশ্যমেধিৰ কণ্ঠৰ লোকগীত, ৰুক্সানা আখতাৰ খানমৰ কণ্ঠৰ জিকিৰ আৰু কৃতাঞ্জলি গোস্বামীৰ কণ্ঠৰ এটি ভজনেৰে

প্ৰিয় শ্ৰোতা, প্ৰথমে জনাবলৈ লৈছো আমাৰ আজি প্ৰচাৰ হ'বলগীয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ অনুষ্ঠান সম্পৰ্কে। পুৱা 6:15 বীণা হাজৰিকাৰ কণ্ঠৰ ভজন, পুৱা 6:20 আৰু নিশা 8:15 গিৰীন্দ্ৰ হালৈৰ কণ্ঠৰ লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, পুৱা 7:15 আৰু 8:40 আধুনিক গীত, 7:50 নিয়োগ বাতৰি, 9:15 ৰূপালী ঢৌ, দিনৰ 11:30 প্ৰচাৰ হ'বলগীয়া গীতিমালিকাৰ গীত অনুষ্ঠানৰ শিল্পী মন্দিৰা শৰ্মা লাহিৰে, অনুৰাগ শংকৰ, দীতিমণি বৰুৱা, হৰগোবিন্দ ডেকা আৰু ববিতা ভূঞা। 12:10 সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত গুঞ্জন, প্ৰাদেশিক সংগীত আৰু নজৰানা।

প্ৰিয়ম দুৱৰা আৰু কৰিণা শইকীয়াই, আৰু ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। 12:15 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানৰ হেল্ল' যুৱবাণী শিতানত সংগীত নাটক একাডেমী বঁটা বিজয়ী অনিতা শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ ভাস্কৰ শইকীয়াৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 11:30 বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ ষষ্ঠ খণ্ড, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ। পুৱা 10:30 ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, পৰিকল্পনা উপস্থাপন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 7:30 উপন্যাস পাঠ অনুষ্ঠানত জলপদুমৰ 5-6 উপন্যাসৰ ধাৰাবাহিক পাঠৰ 9ম খণ্ড, ৰচনা দিলীপ ফুকনৰ, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, আৰু পুৱা 6:55 জ্ঞান বিজ্ঞান শুনিবলৈ পাব। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: প্ৰতিটো ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, নতুন আকাশবাণী।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনাবলৈ লৈছো বীণা হাজৰিকাৰ কণ্ঠৰ ভজন।

বীণা হাজৰিকাৰ কণ্ঠৰ ভজন্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনাবলৈ লৈছো গিৰীন্দ্ৰ হালৈৰ কণ্ঠৰ দুটি লোকগীত।

ইমান পৰে শ্ৰোতাসকলে গিৰীন্দ্ৰ হালৈ কণ্ঠৰ দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আৰম্ভ কৰিবলৈ লৈছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত প্ৰথমেই শুনো আহক লতা মংগেশকাৰৰ কণ্ঠৰ জংলী ছবিৰ এটি গীত।

পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবনত এইবাৰ শুনাবলৈ লৈছো লতা মংগেশকাৰ আৰু আশা ভোছলেৰ কণ্ঠৰ পৰ্যুষণ ছবিৰ এটি গীত। ছবিখনৰ সংগীত পৰিচালনা আৰ ডি বৰ্মনৰ।

পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবনত এইবাৰ শুনাবলৈ লৈছোঁ মদন মোহনৰ সংগীত পৰিচালনাৰ শৰাবী ছবিৰ এটি গীত, শিল্পী মহম্মদ ৰফি আৰু আশা ভোছলেৰ।

মধুবনত এইবাৰ শুনো আহক মহম্মদ ৰফিৰ কণ্ঠৰ পিয়াৰ কে যা ছবিৰ এটি গীত। ছবিখনৰ সংগীত পৰিচালনা লক্ষ্মীকান্ত প্যাৰেলালৰ।

পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবনত এইবাৰ শুনো আহক লতা মংগেশকাৰৰ কণ্ঠৰ অনুৰাগ ছবিৰ এটি গীত। ছবিখনৰ সংগীত পৰিচালনা এছ ডি বৰ্মনৰ।

পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবনৰ শেষত শুনাবলৈ লৈছোঁ সুমন কল্যাণপুৰ, মুবাৰক বেগম আৰু কৃষ্ণা বসুৰ কণ্ঠৰ জোৱাৰী ছবিৰ এটি গীত। ছবিখনৰ সংগীত পৰিচালনা কল্যাণজী আনন্দজীৰ।

0: পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবনৰ আজিলৈ ইমানতেই অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে 75টা অমৃত ভাৰত ৰেল ষ্টেচন মুকলি কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ভাৰত বাংলাদেশৰ সীমান্তৰ সমীপত অৱস্থিত BSFৰ অষ্টাদশ বেটেলিয়ানৰ জুমাগছ চকী পৰিদৰ্শন কৰিব। ভাৰত আৰু ইষ্টনিয়াই ৰাজহুৱা ডিজিটেল আন্তঃগাঁথনি, ই প্ৰশাসন, বন্দৰ আৰু পৰিবহণসহ বিভিন্ন ক্ষেত্ৰত একেলগে কাম কৰাৰ যথেষ্ট থল আছে বুলি বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। জাপান অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত PV সিন্ধু চীনৰ চেন ইউফেইৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে আৰু ফ্ৰান্স আজি বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত ইংলেণ্ডৰ সন্মুখীন হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি বিয়লি পঞ্জাৱৰ জলন্ধৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে দেশৰ 20খন ৰাজ্যত ন ৰূপত সজাই তোলা 75টা ৰেল ষ্টেচন মুকলি কৰে। বিশ্বৰ সৰ্ববৃহৎ পুনৰ নিৰ্মাণ কাৰ্যসূচী অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত এই ষ্টেচনসমূহ আধুনিক ৰূপত সজাই তোলা হৈছে। প্ৰায় 1,570 কোটি টকাৰে পুনৰ নিৰ্মাণ কৰা এই ষ্টেচনসমূহ অত্যাধুনিক আৰু যাত্ৰী অনুকূল সা সুবিধাৰে সুসজ্জিত কৰি তোলা হৈছে। ঐতিহ্যও বিকাশো ভাৱনাৰে ন ৰূপত সজাই তোলা এই ষ্টেচনসমূহৰ জৰিয়তে স্থানীয় সংস্কৃতি, ঐতিহ্য আৰু স্থাপত্য শিল্পৰ আভাস দাঙি ধৰা হৈছে। ন ৰূপত সজাই তোলা ষ্টেচনসমূহৰ ভিতৰত অসমৰ মাজবাট ষ্টেচনো আছে। অনুষ্ঠানত শ্ৰীমোদীয়ে কৰতলি আম্বালা ৰেলসেৱা আৰু অমৃতসৰ শেৰহৰতা আৰু বাৰাণসীৰ মাজত চলাচল কৰিবলগীয়া সন্ত ৰবিদাস ৰেলগাড়ীখনৰ যাত্ৰা মুকলি কৰে। এই উপলক্ষে শ্ৰীমোদীয়ে কয় যে ন ৰূপত সজাই তোলা ৰেল ষ্টেচনসমূহৰ উদ্বোধনে দেশৰ ৰেলখণ্ডত বিগত কেইটামান বছৰত হোৱা দ্ৰুত পৰিৱৰ্তনকে সূচায়। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে পঞ্জাৱৰ বিকাশ সুনিশ্চিত কৰাৰ বাবে চেষ্টাৰ অকণো ত্ৰুটি কৰা নাই। তেওঁ কয় যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ সেৱা, তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত আৰু প্ৰগতিৰ বাবে নতুন সুযোগ সৃষ্টি কৰাত গুৰুত্ব আৰোপ কৰি আহিছে। চৰকাৰে নাগৰিক দেৱভৱ মন্ত্ৰৰে কাম কৰি আহিছে বুলি তেওঁ মন্তব্য কৰে।
2: बीते वर्षों में भाजपा सरकार ने स्थितियों को बदलना शुरू किया। आज पूरे देश में रेलवे स्टेशनों का कायाकल्प किया जा रहा है। अमृत भारत स्टेशन स्कीम के तहत 1300 से ज्यादा रेलवे स्टेशन को आधुनिक बनाया जा रहा है।
1: ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে হাৰিয়ানাৰ জিন ষ্টেচনৰ পৰা পতাকা জোকাৰি দেশৰ প্ৰথমখন হাইড্ৰজেন চালিত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। জিন্দ আৰু ছনিপতৰ মাজত চলাচল কৰিবলগীয়া এই ৰেলগাড়ীখনে প্ৰায় 2 ঘণ্টাত 79 কিলোমিটাৰ যাত্ৰা সম্পূৰ্ণ কৰিব। এই ৰেলগাড়ীখনে প্ৰায় 2 ঘণ্টাত 89 কিলোমিটাৰ যাত্ৰা

সম্পূৰ্ণ কৰিব। শ্ৰীমোদীয়ে লগতে জিন্দত প্ৰায় 14,700 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। পাছত প্ৰধানমন্ত্ৰীয়ে চণ্ডীগড়ত 4,700 কোটিৰো অধিক টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া স্বাস্থ্য, শিক্ষা আৰু পথ আন্তঃগাঁথনি খণ্ডৰ উন্নয়নমূলক কাম কাজৰ শুভাৰম্ভ কৰে। নাগৰিকসকলক 22,000 টকাৰ প্ৰাৰম্ভিক বিনিয়োগত 25,00,000 টকাৰ মাহিলী আয়ৰ নিশ্চয়তা দিয়া এখন বিশেষ বিনিয়োগৰ মঞ্চৰ প্ৰচাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰি আছে বুলি সামাজিক মাধ্যমত প্ৰচাৰিত এটা দাবীক চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ তথ্য পৰীক্ষণ গোটে ভিডিঅ'টো ভুৱা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে প্ৰস্তুত কৰা বুলি উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰীয়ে এনেধৰণৰ কোনো বিনিয়োগ আঁচনি বা মঞ্চৰ সমৰ্থন কৰা নাই বুলিও গোটটোৱে প্ৰকাশ কৰিছে। ইয়াৰ উপৰি গোটটোৱে নাগৰিকসকলক আৰ্থিক লোকচানৰ সন্মুখীন হ'ব পৰা কেলেংকাৰীৰ পৰা সাৱধান হ'বলৈ আৰু কোনো সন্দেহজনক লিংক ক্লিক কৰা বা অচিনাকি লোকক OTP প্ৰদান কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ভাৰত বাংলাদেশৰ সীমান্তৰ সমীপত অৱস্থিত সীমান্ত সুৰক্ষা বাহিনী BSFৰ 18th বেটেলিয়নৰ জুমাগছ চকী পৰিদৰ্শন কৰিব। পৰিদৰ্শনকালত শ্ৰীশ্বাহে চকীটোত নিয়োজিত BSFৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰিব আৰু পাহাৰী সন্মিলনত ভাষণ দিব। তেওঁ লগতে গছপুলি ৰোপণ, আধাৰশিলা স্থাপন আৰু বিভিন্ন প্ৰকল্পৰ উদ্বোধন কৰিব। পাছত গৃহমন্ত্ৰীগৰাকীয়ে শিলিগুৰিৰ উত্তৰ কন্যাত এলানি উচ্চস্তৰীয় বৈঠকত অংশ ল'ব। এলানি বৈঠকত বিভিন্ন প্ৰশাসনিক বিষয়ৰ পৰ্যালোচনা কৰাৰ লগতে পশ্চিমবংগত নতুন ফৌজদাৰী আইনৰ প্ৰয়োগ সন্দৰ্ভত আলোচনা কৰা হ'ব। তদুপৰি ৰাজ্যখনৰ জন্ম আৰু মৃত্যুৰ পঞ্জীয়নৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভতো তেওঁ বুজ ল'ব। সন্ধিয়া শ্ৰীশ্বাহ কলকাতা অভিমুখে ৰাওনা হ'ব। কাইলৈ শ্ৰীশ্বাহে পশ্চিমবংগৰ আইন শৃংখলা পৰিস্থিতি বিষয়ক এখন বৈঠকত অধ্যক্ষতা কৰিব। তেওঁ লগতে কলকাতাৰ নেশ্যনেল লাইব্ৰেৰীত নতুনকৈ নিৰ্মাণ কৰা শব্দ যাদুঘৰ উদ্বোধন কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আমুল বেংগল ডেইৰীৰ নতুন দৈ উৎপাদন কৰা প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কালি ইষ্টনিয়াৰ ৰাজধানী টালিনত দেশখনৰ বিদেশ মন্ত্ৰী মাৰ্গাছ চাহাকনাৰ সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই বাণিজ্য, বিনিয়োগ, ডিজিটেল ৰূপান্তৰ, চাইবাৰ সুৰক্ষা আৰু নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত দুয়ো দেশৰ মাজত সহযোগিতা সুদৃঢ় কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰে। তেওঁলোকে লগতে ভাৰত ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তি আলোচনা সফলভাৱে সম্পন্ন হোৱাৰ ফলত সৃষ্টি হোৱা নতুন সুযোগৰ বিষয়ে মত বিনিময় কৰে। বাণিজ্য মন্ত্ৰীগৰাকীয়ে শ্ৰীশাহাকনাৰ উপস্থিতিত ভাৰত ইষ্টনিয়া ব্যৱসায় মঞ্চৰ বৈঠকতো ভাষণ দিয়ে। স্বচ্ছ, সুস্থিৰ আৰু প্ৰতিযোগিতামূলক ব্যৱসায়িক বাতাবৰণ গঢ়ি তোলাৰ বাবে দেশৰ ব্যাপক সংস্কাৰ বুলি উল্লেখ কৰি শ্ৰীগোৱেলে ইষ্টনিয়াৰ ব্যৱসায়ীসকলক ভাৰতত বিনিয়োগ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে ভাৰত আৰু ইষ্টনিয়াই ৰাজহুৱা ডিজিটেল আন্তঃগাঁথনি, ই প্ৰশাসন, বন্দৰ আৰু পৰিবহণ, সামুদ্ৰিক যোগাযোগ, বহনক্ষম কৃষি প্ৰযুক্তি, প্ৰতিৰক্ষা আৰু সুৰক্ষা প্ৰযুক্তিৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ যথেষ্ট থল আছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় পথ পৰিবহণৰ ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছে আজি ৰাজ্যখনৰ পুণেত 3টা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ ভূমিপূজন অনুষ্ঠানত ভাগ ল'ব। এই 3টা প্ৰকল্পৰ ভিতৰত 246 কিলোমিটাৰ দৈৰ্ঘৰ পুণে সম্ভাজীনগৰ গ্ৰীণফিল্ড এক্সপ্ৰেছৱেৰ প্ৰথম পৰ্যায়ৰূপে খাৰাদি জংচন আৰু চিৰুৰ বাইপাছৰ মাজৰ 53 কিলোমিটাৰ দৈৰ্ঘৰ 6-লেনযুক্ত পথ, হাদাপচাৰ আৰু য়ৱতাৰ মাজৰ প্ৰায় 30.5 কিলোমিটাৰ আৰু তালিগাঁও চাকন চিক্ৰাপুৰৰ মাজৰ 54.3 কিলোমিটাৰ পথ আছে। এই প্ৰকল্পসমূহে যাতায়াত সুগম কৰাৰ লগতে যাত্ৰাৰ সময় আৰু যান জঁটৰ সমস্যা হ্ৰাসত সহায় কৰিব। এই প্ৰকল্পসমূহে পুণে অঞ্চলৰ ঔদ্যোগিক আৰু অৰ্থনৈতিক সমৃদ্ধিত সহায় কৰিব বুলি আশা কৰা হৈছে। অনুষ্ঠানত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ ৰাজ্যমন্ত্ৰী মুৰলীধৰ মহল, মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰীদ্বয় একনাথ শিন্দে আৰু সুনেত্ৰা পৰৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলে অংশ ল'ব। গাজাত কালি এটা অন্ত্যেষ্টিক্ৰিয়াত সমবেত লোকসকলৰ ওপৰত ইজৰাইলে চলোৱা বিমান আক্ৰমণত কমেও 7 লোক নিহত হোৱাৰ লগতে 22 লোক আহত হয়। নুচেইৰাত শৰণাৰ্থী শিবিৰৰ আবদা হস্পিটালে নিহত আৰু আহত লোকসকলৰ সংখ্যা নিশ্চিত কৰিছে। অৱশ্যে এই ঘটনা সন্দৰ্ভত ইজৰাইলৰ সেনাই কোনো তাৎক্ষণিক মন্তব্য প্ৰকাশ কৰা নাই। ইজৰাইলৰ হামাজ গোটে বিগত অক্টোবৰত 2 বছৰ জুৰি চলা সংঘৰ্ষ বন্ধ কৰাৰ লক্ষ্যৰে চুক্তিত সন্মতি প্ৰকাশ কৰিছিল। ফলত সংঘৰ্ষৰ আটাইতকৈ ভয়াৱহ অৱস্থাৰ সাম কাটিছে যদিও চুক্তি কাৰ্যকৰী হোৱাৰ পাছৰে পৰা গাজাত কমেও 1,123 লোকৰ মৃত্যু হৈছে। 2023 চনৰ 7 অক্টোবৰত হামাছৰ নেতৃত্বত দক্ষিণ ইজৰাইলত হোৱা আক্ৰমণত প্ৰায় 1,200 লোকৰ মৃত্যু হোৱাৰ পাছতে দীঘলীয়া সংঘৰ্ষৰ আৰম্ভণি হৈছিল। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি গাজাত ইজৰাইলৰ প্ৰতি আক্ৰমণত 73,000তকৈ অধিক পেলেষ্টাইনী লোকৰ মৃত্যু হৈছে। জাপান অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত অলিম্পিকত দেশৰ হকে 2টা পদক বিজয়ী PV সিন্ধু বিশ্বৰ 4 নম্বৰ স্থানৰ চীনৰ চেন ৱেফেইৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে।

0: খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCIয়ে ভাৰতীয় ক্ৰিকেট দলত ৰোহিত শৰ্মাৰ ভৱিষ্যত সন্দৰ্ভত জল্পনা কল্পনা কৰি সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি খাৰিজ কৰি কৈছে যে কাইলৈ লণ্ডনৰ লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে চলিত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ নিৰ্ণায়ক তৃতীয় আৰু অন্তিমখন খেলৰ পাছতো খেলুৱৈগৰাকীয়ে ভাৰতৰ হৈ খেলি থাকিব। পৰিষদৰ সচিব দেৱজিৎ শইকীয়াই লৰ্ডছৰ এদিনীয়া খেলখন ৰোহিত শৰ্মাৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেল হ'ব পাৰে বুলি উত্থাপিত জল্পনা কল্পনা নাকচ কৰিছে। এনেধৰণৰ কোনো আলোচনা হোৱা নাই বুলি শ্ৰীশইকীয়াই প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে 75টা অমৃত ভাৰত ৰেল ষ্টেচন মুকলি কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ভাৰত বাংলাদেশৰ সীমান্তৰ সমীপত অৱস্থিত BSFৰ 18 বেটেলিয়নৰ জুমাগছ চকী পৰিদৰ্শন কৰিব। ভাৰত আৰু ইষ্টনিয়াই ৰাজহুৱা ডিজিটেল আন্তঃগাঁথনি, ই প্ৰশাসন, বন্দৰ আৰু পৰিবহণসহ বিভিন্ন ক্ষেত্ৰত একেলগে কাম কৰাৰ যথেষ্ট থল আছে বুলি বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। আৰু ফ্ৰান্স আজি বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত ইংলেণ্ডৰ সন্মুখীন হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ এতিয়া আৰম্ভ কৰিবলৈ লৈছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমেই শুনো আহক দুৰ্গাময়ী বৰাৰ কণ্ঠৰ এটি গীত।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক নিয়োগ বাতৰি। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ুপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবাইল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকনলজি বা ইনফৰমেশ্যন টেকনলজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেচনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। ৱেবছাইটটি পুনৰবাৰ কৈছো, indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুইটমেণ্ট বোৰ্ডে 6,565 টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 3,231, আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰমেশ্যন টেকনলজি বা ইনষ্ট্ৰুমেণ্টেশ্যন বিষয় লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰে যিকোনো শাখাত BE বা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238, আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITAৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। ৱেবছাইটটি পুনৰবাৰ কৈছো, indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষ পুৰ খণ্ডেক পাছতে অৰ্থাৎ 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। কৃষি বিজ্ঞানক কৃষকৰ পথাৰলৈ পোনপটীয়াকৈ লৈ যোৱাৰ লক্ষ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ে বিশেষ পদক্ষেপ হিচাপে ভ্ৰাম্যমান উদ্ভিদ স্বাস্থ্য ক্লিনিক বাহনৰ আৰম্ভ কৰিছে। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় চৌহদত কালি আয়োজিত এক বিশেষ অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপজ্যোতি ৰাজখোৱাই এই বিশেষ বাহনখনৰ শুভাৰম্ভ কৰে। ৰাষ্ট্ৰীয় মাহজাতীয় শস্য অভিযানৰ সৈতে সংগতি ৰাখি আৰম্ভ কৰা এই বিশেষ পদক্ষেপৰ লক্ষ্য হৈছে কৃষি সম্প্ৰসাৰণ ব্যৱস্থাক অধিক গতিশীল, বিজ্ঞানভিত্তিক আৰু কৃষকমুখী কৰি তোলা। এই আধুনিক বাহনখনত উদ্ভিদৰ ৰোগ আৰু কীট পতংগ চিনাক্তকৰণৰ বাবে মাইক্ৰস্কোপ, ৰোগ নিৰ্ণায়ক সঁজুলি, মাটি আৰু পানী পৰীক্ষাৰ কীট, পোক পতংগ চিনাক্তকৰণৰ সামগ্ৰী, ডিজিটেল তথ্য ভাণ্ডাৰ, GPS ইণ্টাৰনেট সংযোগ আৰু বিশেষ প্ৰদৰ্শনী পৰ্দা সংযোজন কৰা হৈছে। ইয়াৰ জৰিয়তে কৃষকৰ পথাৰতে শস্যৰ ৰোগ, পুষ্টিজনিত সমস্যা আৰু অন্যান্য কৃষি সম্পৰ্কীয় জটিলতা চিনাক্ত কৰি তাৎক্ষণিক বিজ্ঞানভিত্তিক পৰামৰ্শ আগবঢ়োৱা সম্ভৱ হ'ব। আনুষ্ঠানিকভাৱে শুভাৰম্ভ হোৱাৰ পাছতে ভ্ৰাম্যমান উদ্ভিদ স্বাস্থ্য ক্লিনিক বাহনখন ৰাজ্যৰ বিভিন্ন জিলালৈ প্ৰেৰণ কৰা হয়। বাহনখনৰ জৰিয়তে প্ৰথম পৰ্যায়ত উজনি আৰু উত্তৰ অসমৰ কেইবাটাও স্থানত কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত কৃষকৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আৰু যোগাযোগৰ ব্যৱস্থা কৰা হৈছে। ধেমাজিত আৰম্ভ হ'বলগীয়া এই কাৰ্যসূচীৰ জৰিয়তে পৰৱৰ্তী সময়ত ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাত কৃষকৰ সৈতে মত বিনিময় আৰু শস্যৰ বীজ ৰোপণ সামগ্ৰী বিতৰণ কৰা হ'ব। অসম কৃষি বিশ্ববিদ্যালয়ৰ এই নতুন পদক্ষেপে কৃষি বিজ্ঞান আৰু কৃষকৰ মাজৰ শক্তিশালী সংযোগ স্থাপন কৰাৰ লগতে ৰাজ্যৰ কৃষি সম্প্ৰসাৰণ ব্যৱস্থাক অধিক ফলপ্ৰসূ কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ বাবে 74,694 আবেদনকাৰীক বিত্তীয় সাহায্যৰ বাবে বাছনি কৰা হৈছে। ইয়াৰ ভিতৰত 74,350 সাধাৰণ শ্ৰেণীৰ আৰু 344 পেছাদাৰী শ্ৰেণীৰ হিতাধিকাৰী। উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই হিতাধিকাৰীসকলৰ একাউণ্টত প্ৰথম কিস্তিৰ 75,000 জমা দিয়া হৈছে আৰু বাকী 25,000 মুকলি কৰি দিয়াৰ পূৰ্বে হিতাধিকাৰীৰ বাবে নিজ নিজ সমষ্টিত 3-দিনীয়া বিশেষ প্ৰশিক্ষণ শিবিৰ বাধ্যতামূলক কৰা হৈছে। কৃষি, গাহৰি পালন, তাঁতশিল্প, হিচাপ নিকাচকে ধৰি বিভিন্ন আত্মসংস্থাপনমূলক বিষয় সামৰি লোৱা এই প্ৰশিক্ষণসমূহ 31 জুলাইৰ ভিতৰত সম্পূৰ্ণ হ'ব আৰু ইয়াৰ পাছতে আগষ্টৰ প্ৰথম সপ্তাহতে বাকী ধনখিনি হিতাধিকাৰীৰ একাউণ্টলৈ হস্তান্তৰ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যৰ স্বনিয়োজন আৰু স্বাৱলম্বনৰ নতুন জোৱাৰ আনিবলৈ চৰকাৰে লোৱা এই সপোনক বাস্তৱায়িত কৰিবলৈ হলে কেৱল চৰকাৰে অনুদানেই নহয় বৰং যুৱ প্ৰজন্মৰো সমানেই দায়িত্বশীলতাৰ প্ৰয়োজন।
2: আত্মনিৰ্ভৰ অসম অভিযানৰ বিষয়ে জানিব বিচাৰিছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই উক্ত মুহূৰ্ততে যিখিনি তেখেতৰ মনত পৰিলে সেইখিনি কথা অৱগত কৰিলে আৰু পৰৱৰ্তী সময়ত এই গোটেই আঁচনিখন যিহেতু অসম চৰকাৰৰ উদ্যোগ বিভাগৰ জৰিয়তে পৰিচালিত হয় আৰু সেয়ে উক্ত লাইভতে মন্ত্ৰী হিচাপে আমাৰ কথা উল্লেখ কৰিলে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান এই আঁচনিখন 2023 চনৰ 23 ছেপ্টেম্বৰ তাৰিখে আৰম্ভ কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল আমাৰ অসমৰ উদ্যমী যুৱক যুৱতীসকলক আৰ্থিকভাৱে সঁহাৰি প্ৰদান জৰিয়তে তেওঁলোকক একোগৰাকী উদ্যোগী হিচাপে গঢ়ি তোলা আৰু তাৰ ফলত আত্ম

ইমান পৰে শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ বাবে 74,694 গৰাকী আবেদনকাৰী বাছনি, শুৱালকুছিৰ বস্ত্ৰ উদ্যোগৰ বাবে কেঁচা সামগ্ৰীৰ নাটনি দূৰ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্ত্ৰী বিশ্বজিৎ দৈমাৰী প্ৰকাশ, আধাৰৰ অধীনত OVSC হিচাপে পঞ্জীয়ন কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো আৰু দেশৰ তৃতীয়টো ৰাজ্যিক সংস্থা হিচাপে অসম আৰক্ষীৰ স্বীকৃতি, নিৰ্বাচন সম্পৰ্কীয় ভুল আৰু বিভ্ৰান্তিকৰ তথ্যই দেশলৈ চৰম বিপদ মাতি আনিব পাৰে বুলি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ মন্তব্য, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত আজি ফ্ৰান্স ইংলেণ্ডৰ সন্মুখীন। নমস্কাৰ, বাতৰিৰ সৈতে মই সমুজ্জ্বল ভৰদ্বাজ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ বাবে 74,694 গৰাকী আবেদনকাৰীক 2,00,000 টকাৰ বিত্তীয় সাহায্যৰ বাবে বাছনি কৰা হৈছে। ইয়াৰ ভিতৰত 74,350 গৰাকী সাধাৰণ শ্ৰেণীৰ আৰু 344 গৰাকী পেছাদাৰী শ্ৰেণীৰ হিতাধিকাৰী। উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই হিতাধিকাৰীসকলৰ একাউণ্টত প্ৰথম কিস্তিৰ 75,000 টকা জমা দিয়া হৈছে আৰু বাকী 25,000 টকা মুকলি কৰি দিয়াৰ পূৰ্বে হিতাধিকাৰীৰ বাবে নিজ নিজ সমষ্টিৰ 3-দিনীয়া বিশেষ প্ৰশিক্ষণ শিবিৰ বাধ্যতামূলক কৰা হৈছে। কৃষি, গাহৰি পালন, তাঁতশিল্প, হিচাপ নিকাচকে ধৰি বিভিন্ন আত্মসংস্থাপনমূলক বিষয় সামৰি লোৱা এই প্ৰশিক্ষণসমূহ 31 জুলাইৰ ভিতৰত সম্পূৰ্ণ হ'ব আৰু ইয়াৰ পাছতে আগষ্টৰ প্ৰথম সপ্তাহতে বাকী ধনখিনি হিতাধিকাৰীৰ একাউণ্টলৈ হস্তান্তৰ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যৰ স্বনিয়োজন আৰু স্বাৱলম্বনৰ নতুন জোৱাৰ আনিবলৈ চৰকাৰে লোৱা এই সপোনক বাস্তৱায়িত কৰিবলৈ হলে কেৱল চৰকাৰী অনুদানেই নহয় বৰং যুৱ প্ৰজন্মৰ সমান দায়িত্বশীলতাৰ প্ৰয়োজন। তেওঁ কয় যে প্ৰথম পৰ্যায়ত সাহায্য লাভ কৰা মুঠ 25,277 গৰাকী যুৱক যুৱতীৰ ভিতৰত 12,976 গৰাকী হিতাধিকাৰীকহে দ্বিতীয় কিস্তিৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ চলোৱা ক্ষেত্ৰভিত্তিক পৰ্যালোচনাৰ অন্ততে হিতাধিকাৰীসকলক দ্বিতীয় কিস্তিৰ বাবে বাছনি কৰা হৈছে। বাকী 12,313 গৰাকী হিতাধিকাৰীক পৰ্যায়ক্ৰমে পুনৰ মূল্যায়ন কৰা হ'ব আৰু যোগ্য বিবেচিত হলে হিতাধিকাৰীসকলে আঁচনিৰ নিৰ্ধাৰিত নিৰ্দেশনা অনুসৰি দ্বিতীয় কিস্তি লাভ কৰিব। প্ৰতিগৰাকী হিতাধিকাৰী সঠিকভাৱে কাম কৰিবলৈ মন্ত্ৰী বৰাই আহ্বান জনায়। উল্লেখযোগ্য যে ৰাজ্যৰ উদ্যমী যুৱক যুৱতীসকলক উদ্যোগী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে 2023 চনত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আৰম্ভ কৰা হৈছিল।
1: আত্মনিৰ্ভৰ অসম অভিযানৰ বিষয়ে জানিব বিচাৰিছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই উক্ত মুহূৰ্ততে যিখিনি তেখেতৰ মনত পৰিলে সেইখিনি কথা অৱগত কৰিলে আৰু পৰৱৰ্তী সময়ত এই গোটেই আঁচনিখন যিহেতু অসম চৰকাৰৰ উদ্যোগ বিভাগৰ জৰিয়তে পৰিচালিত হয় আৰু সেয়ে উক্ত লাইভতে মন্ত্ৰী হিচাপে আমাৰ কথা উল্লেখ কৰিলে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান এই আঁচনিখন 2023 চনৰ 23 ছেপ্টেম্বৰ তাৰিখে আৰম্ভ কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল আমাৰ অসমৰ উদ্যমী যুৱক যুৱতীসকলক আৰ্থিকভাৱে সঁহাৰি প্ৰদানৰ জৰিয়তে তেওঁলোকক একোগৰাকী উদ্যোগী হিচাপে গঢ়ি তোলা আৰু তাৰ ফলত আত্মনিয়োজনৰ লগতে আত্মনিৰ্ভৰশীলতাৰ এটা বাট যাতে প্ৰশস্ত হয় আৰু সমগ্ৰ ৰাজ্যজুৰি এক শক্তিশালী এণ্টাৰপ্ৰেনিয়াৰশ্বিপৰ পৰিৱেশ গঢ়ি তোলাটো আছিল এই আঁচনিখনৰ মূল উদ্দেশ্য।
0: ৰাজ্য চৰকাৰে শুৱালকুছিৰ বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা কেঁচা সামগ্ৰী নাটনি দূৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি হস্ততাঁত বস্ত্ৰ ৰেচম বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে প্ৰকাশ কৰিছে। কালি বস্ত্ৰনগৰী শুৱালকুছিত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে শুৱালকুছি বস্ত্ৰ উদ্যান, শুৱালকুছি ইনষ্টিটিউট অব ফেশ্বন টেকনলজি পৰিদৰ্শন কৰি শিপিনীসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে বহিঃৰাজ্যৰ পৰা অহা বস্ত্ৰ পৰিহাৰ কৰি থলুৱা শিপিনীৰ দ্বাৰা প্ৰস্তুত কৰা বস্ত্ৰ ব্যৱহাৰ কৰিবলৈ ৰাইজক আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে পিছত শুৱালকুছিৰ নৱনিৰ্মিত অত্যাধুনিক ষ্টেডিয়ামখনো পৰিদৰ্শন কৰে।
2: শুৱালকুছি ইনষ্টিটিউট অব ফেশ্বন টেকনলজি কাপোৰ বোৱাৰ পৰা

0: আরম্ভ করি। কাপড়টো বিভিন্ন ডিজাইন ড্রেস পাতিও করার কারণে ট্রেনিং দিয়া হয়। এইটো সাবলৈ আহিছো। এটা তো ইয়াত আপনার ফার্ম আছে, মানে সিল্ক ফার্ম, এইটো ভিজিট করিলো। যে সকল তাত এন্টারপ্রেনার্স আছে কাপড় বোয়া উইভিং, এইটো চালো, মানুষখিনিও লগ পালো। গতি সব প্রগ্রেসটা ভাল। সোয়াল কোশিত ইয়ার্নবেং চালো, খুঁটা যান লাগে ইমানখিনি সাপ্লাই আমার মানে দিব পারা হওয়া নাই বলে কইছে, কারণ তারপর এন এস ডি সির পর আমি মানে সাবসিডি রেটত যেহেতু ল, গতি কম দামত পালে তো আর সবে লব, মানে মাঝে মাঝে নাটনি হয় এইখিনি তো পাইছো। তার বাদেও কিবা অপশন আছে নাকি আমি খুঁটাটো এভেলেবল বেলেগের পর আনব পারো? গতি এইখিনি বস্তু আজি যিখিনি দেখিছো এইটু বিভাগীয় ভাবে আমি ইনিশিয়েটিভ লম, যাতে শোয়ালকুচিত আমার বস্ত্র উৎপাদনের ক্ষেত্র কোনো ফলের পর কোনো অসুবিধা নহয়।
1: খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ জৰিয়তে মুনাফা লাভৰ চেষ্টা চলোৱা ব্যৱসায়ীসকলক সকীয়াই দিছে। শিলচৰত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিখন জিলাত কাৰ্যবাহিনীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য পৰীক্ষা কৰিব। তেওঁ কয় যে মূল্যবৃদ্ধিৰ বিষয়টোক লৈ যিধৰণে চৰ্চা চলিছে বজাৰত তেনেধৰণৰ পৰিস্থিতি উদ্ভৱ হোৱা নাই। একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা সামগ্ৰীৰ মূল্য তালিকা ভিত্তিহীন বুলিও তেওঁ মন্তব্য কৰে। শ্ৰীৰায়ে কয় যে বাৰিষাৰ সময়ছোৱাত কোনো জিলাতে যাতে অবৈধভাৱে ব্যৱসায়ী দাম বৃদ্ধি কৰিব নোৱাৰে তাৰ বাবে ব্যৱসায়ীসকলক নিয়ম অনুসৰি সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰতিখন জিলাত থকা কাৰ্যনিৰ্বাহক বাহিনীয়ে বজাৰসমূহত ঘূৰি প্ৰতিবিধ সামগ্ৰীৰ দাম বৃদ্ধি হৈছে নেকি তাৰ পৰীক্ষা কৰিবলৈ আৰু অবৈধভাৱে কোনো ব্যৱসায়ীয়ে মূল্য বৃদ্ধি কৰিছে নেকি সেয়া চাবলৈও নিৰ্দেশ দিয়া হৈছে। অসম আৰক্ষীয়ে আধাৰৰ অধীনত অফলাইন ভেৰিফিকেশ্যন চেকিং এণ্টিটি অ' ভি এছ চি হিচাপে পঞ্জীয়ন কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো আৰু দেশৰ তৃতীয়টো ৰাজ্যিক সংস্থা হিচাপে স্বীকৃতি লাভ কৰিছে। এই ব্যৱস্থাৰ জৰিয়তে এতিয়া আৰক্ষী তহলদাৰী দলে চালক বা কোনো ব্যক্তিৰ আধাৰ কাৰ্ড, পৰিচয় পত্ৰত থকা কিউ আৰ কোড স্কেন কৰি তৎক্ষণাত প্ৰমাণ পত্ৰ পৰীক্ষা কৰিব পাৰিব। এই পৰীক্ষাৰ বাবে ইণ্টাৰনেটৰ স্পীডৰ ওপৰত নিৰ্ভৰ কৰাৰ প্ৰয়োজন নাথাকিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। আধাৰ কিউ আৰ কোডৰ জাল কৰিব নোৱাৰা ডিজিটেল চিল থাকে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অপৰাধী বা অনুপ্ৰৱেশকাৰীয়ে এতিয়াৰে পৰা ভুৱা বা ফটোকপি কৰা আধাৰ কাৰ্ড ব্যৱহাৰ কৰি আৰক্ষীক বিপথে পৰিচালিত কৰাটো কঠিন হৈ পৰিব। ইয়াৰ উপৰি ভাৰাতীয়াৰ পৰীক্ষণ, পাছপৰ্ট আৰু অস্ত্ৰ অনুজ্ঞাপত্ৰ পৰীক্ষণকে ধৰি দৈনন্দিন আৰক্ষী সেৱাসমূহ দ্ৰুত আৰু সহজ হৈ উঠিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ডঃ শৰ্মাই কয় যে এই ব্যৱস্থাৰ দ্বাৰা অসম আৰক্ষীয়ে পানী নসৰকা নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা আৰু অপৰাধী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এখোজ আগুৱাই গ'ল। জনস্বাস্থ্য কাৰিকৰী, বৰাক উপত্যকা উন্নয়ন আৰু পাৰ্বত্য অঞ্চল বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালৰ আজি শ্ৰীভূমি জিলাত হ'বলগীয়া পৰ্যালোচনা বৈঠকখন সাময়িকভাৱে স্থগিত ৰখা হৈছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি অনিবাৰ্য কাৰণত আজি দুপৰীয়া 12 বজাৰ পৰা জিলাখনৰ আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত হ'বলগীয়া বৈঠকখন স্থগিত ৰখা হৈছে। পৰ্যালোচনা বৈঠকৰ পৰৱৰ্তী সূচী আনুষ্ঠানিকভাৱে পাছত প্ৰকাশ কৰা হ'ব বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। মাজুলী জিলাৰ নতুন বজাৰ অঞ্চলৰ বৰবিল গাঁৱত খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত হৈ 11 জন লোক চিকিৎসাধীন হ'বলগীয়া হৈছে। গাঁওখনত কালি এঘৰত আয়োজিত এটা অনুষ্ঠানত খাদ্য গ্ৰহণৰ পাছতে লোকসকল অসুস্থ হৈ পৰে। অসুস্থ লোকসকলক সংকটজনক অৱস্থাত মাজুলীৰ গড়মূৰৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কালি আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীসকলৰ 5ম সমাৱৰ্তন সমাৰোহৰ আয়োজন কৰা হয়। সমাৱৰ্তনত জাম্বিয়া, কেনিয়া, লাওছ আৰু য়েমেনৰ 5গৰাকী শিক্ষাৰ্থীক অৰ্থনীতি, কম্পিউটাৰ বিজ্ঞান, পেট্ৰলিয়াম প্ৰযুক্তি, অভিযান্ত্ৰিক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰা হয়। সমাৱৰ্তনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জিতেন হাজৰিকা, পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱাল আৰু পৰীক্ষা নিয়ন্ত্ৰক ডঃ প্ৰশান্ত কুমাৰ কাকতিয়ে শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে জ্ঞান, সদিচ্ছা আৰু আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক শিক্ষাৰে নিজ নিজ দেশসমূহৰ লগত ভাৰতৰ সম্পৰ্ক ত্বৰান্বিত কৰিবলৈ উৎসাহ যোগায়। লোকপিয়লৰ প্ৰচাৰ আৰু সজাগতা সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ সভা কালি বিশ্বনাথ জিলা আয়ুক্তৰ সন্মিলন কক্ষত অনুষ্ঠিত হয়। শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, গহপুৰৰ বিধায়ক উৎপল বৰা, বিশ্বনাথৰ বিধায়ক পল্লৱ লোচন দাস, বিহালীৰ বিধায়ক মুনীন্দ্ৰ দাস, বিশ্বনাথৰ জিলা আয়ুক্ত তথা প্ৰধান লোকপিয়ল বিষয়া কৰবী শইকীয়াকৰণ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰঞ্জিত কোঁৱৰ, বিহালী সমজিলা আয়ুক্ত কবিতা কাকতি কোঁৱৰকে ধৰি কেইবাজনো উচ্চপদস্থ বিষয়া আৰু কৰ্মচাৰীৰ উপস্থিতিত আয়োজিত এই সভাত বিশ্বনাথ জিলাৰ জনসাধাৰণৰ মাজত লোকপিয়ল সম্পৰ্কীয় প্ৰচাৰ আৰু সজাগতাৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। অসামৰিক প্ৰতিৰক্ষা বিভাগ যোৰহাটৰ উদ্যোগত আৰু যোৰহাট পৌৰসভাৰ সহযোগত ঐতিহ্যমণ্ডিত ৰজা মৈদাম পুখুৰী পৰিষ্কাৰ তথা পুনৰুদ্ধাৰৰ এক বিশেষ অভিযান চলোৱা হৈছে। এই অভিযানত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ ক্ষীপ্ৰ সঁহাৰি বাহিনীয়ে সহযোগিতা আগবঢ়াইছে। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে নিৰ্বাচন সম্পৰ্কীয় ভুল আৰু বিভ্ৰান্তিকৰ তথ্যই দেশৰ চৰম বিপদ মাতি আনিব পাৰে বুলি

0: মন্তব্য কৰিছে। কালি নতুন দিল্লীত আয়োজিত সৰ্বভাৰতীয় সাংবাদিক সন্মিলনত মুখ্য অতিথি হিচাপে ভাগ লৈ তেওঁ কয় যে আয়োগৰ অধীনত দেশৰ সকলো নিৰ্বাচন মুক্ত আৰু নিকা ব্যৱস্থাৰে পৰিচালিত কৰা হয়। সেয়েহে নিৰ্বাচন আয়োগক লৈ ভুল ব্যাখ্যা কৰিলে গণতন্ত্ৰত প্ৰভাৱ পৰাৰ আশংকা থাকে। এইবাৰ দেশত 76% ভোটাৰে ভোটদান কৰাৰ কথা উল্লেখ কৰি তেওঁ অসমত ভোটদানৰ হাৰ 86% হোৱাত সন্তুষ্টি প্ৰকাশ কৰে। অনুষ্ঠানত দেশৰ 37খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ শতাধিক সাংবাদিক প্ৰতিনিধি অংশগ্ৰহণ কৰে। অনুষ্ঠানত নিৰ্বাচন আয়োগৰ তথ্য প্ৰযুক্তি শাখাৰ সঞ্চালক প্ৰধান ডঃ সীমা খান্নাই ভুৱা আৰু বিভ্ৰান্তিকৰ প্ৰচাৰৰ পৰা ভোটাৰসকলক সুৰক্ষিত কৰিবলৈ নিৰ্বাচন আয়োগে অত্যাধুনিক তথ্য প্ৰযুক্তি সঁজুলি ECI নেট নামৰ মোবাইল এপ্লিকেশ্যনটো প্ৰস্তুত কৰি উলিয়াইছে আৰু 11 কোটিৰো অধিক ভোটাৰে ইয়াৰ ব্যৱহাৰ কৰিছে বুলি প্ৰকাশ কৰে। অনুষ্ঠানত নিৰ্বাচন আয়োগৰ মিডিয়া শাখাৰ সঞ্চালক প্ৰধান আশীষ গোৱেল, ভোটাৰ তালিকা আৰু ভোটগণনা শাখাৰ সঞ্চালক প্ৰধান অপূৰ্ব কুমাৰ সিঙেও ভাষণ দিয়ে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 স্কুল বেগৰ বোজা শিশুৰ সোণালী শৈশৱৰ হেঙাৰ বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশুৰোগ বিশেষজ্ঞ, লেখক তথা অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব ডাঃ নাৰায়ণ শৰ্মা আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক তথা অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল চন্দ্ৰ গোস্বামীয়ে। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে 9435405223 আৰু 03612661876 এই দুটা নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটি আগ ধৰিব জিন্তি ৰাণী ডেকাই। ফ্ৰান্স আজি নিশা মিয়ামি ষ্টেডিয়ামত হ'বলগীয়া বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 2:30 আৰম্ভ হ'ব। বিশ্বকাপত 1934 পৰা তৃতীয় স্থান নিৰ্ধাৰণৰ খেল অনুষ্ঠিত হৈ আহিছে। অকল 1950 প্ৰতিযোগিতাত এই খেল অনুষ্ঠিত কৰা হোৱা নাছিল। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাও অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
1: দেশত প্ৰথমখন হাইড্ৰজেন চালিত ৰেলৰ শুভাৰম্ভ, নীট পৰীক্ষাৰ ফলাফল ঘোষণা, সোনম ৱাংচুকৰ অনশন, জোৰাবদ্ধ কৃত্ৰিম বান আদিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বা বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। দৈনিক অগ্ৰদূত কাকতে মেকলড ৰাছেল কোম্পানীৰ আৰ্থিক দুৰৱস্থাক গুৰুত্ব দি মেকলড ৰাছেলছৰ বাগিচা বিক্ৰী যোজা শিৰোনামেৰে মুখ্য বাতৰি পৰিৱেশন কৰিছে। ৰাজ্যৰ বিত্তীয় অৱস্থাৰ বিষয়ে উল্লেখ কৰি অসমীয়া প্ৰতিদিন কাকতে 21 জুলাইত পুনৰ 1,000 কোটি টকাৰ ঋণ ল'ব চৰকাৰে শিৰোনামেৰে এটা বাতৰিত প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযানৰ দ্বিতীয় সংস্কৰণত প্ৰথম কিস্তিৰ বাবে 77,694 আবেদনকাৰী বাছনিত উঠা বুলি উদ্যোগ মন্ত্ৰী বিমল বৰাই সংবাদমেলত কৰা ঘোষণাৰ বাতৰিক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে বেদেশত উচ্ছেদৰ বাবে 2023 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া এটা ৰায়ৰ প্ৰসংগ উল্লেখ কৰি ট্ৰাইবেল বেল্টৰ 4.18 লাখ বিঘাত বেদেশল শিৰোনামেৰে এটা বাতৰিক মুখ্য বাতৰিত স্থান দিছে। কাকতখনে 2026-27 শিক্ষাবৰ্ষত ৰাজ্যৰ 15খন চিকিৎসা মহাবিদ্যালয়ৰ 1,875খন আসনত নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় চিকিৎসা পৰিষদে অনুমতি প্ৰদান কৰাৰ বাতৰিকো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে ৰাজ্যৰ পৰা নীট পৰীক্ষাত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যাৰে এটা বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। কাকতখনে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উদ্ধৃতিৰে 3 আগষ্টৰ পৰা অৰুণোদয় শিৰোনামেৰে আন এটা বাতৰিও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নীটৰ ফলাফলৰ বিষয়ে দৈনিক জনমভূমি কাকতেও প্ৰথম পৃষ্ঠাত বাতৰি প্ৰকাশ কৰিছে। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হলেই নাগৰিকত্ব নাযায় বুলি উচ্চতম ন্যায়ালয়ে কৰা মন্তব্যৰ বাতৰিটোক দৈনিক অগ্ৰদূত কাকতে মুখ্য বাতৰিত স্থান দিছে। দি আছাম ট্ৰিবিউন কাকতে আমেৰিকা যুক্তৰাষ্ট্ৰই ইৰাণত নতুনকৈ চলোৱা আক্ৰমণৰ বাতৰিটোক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে প্ৰসিদ্ধ ক্ৰিকেট খেলুৱৈ ছাৰ গেৰী ছোবাৰ্ছৰ দেহাৱসানৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে।
0: স্থানীয় বতৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলি ঢেৰেকণীৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত মেঘালয়, অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ বাবে 74,694 আবেদনকাৰী বাছনি। শুৱালকুছিৰ বস্ত্ৰ উদ্যোগৰ বাবে কেঁচা সামগ্ৰীৰ নাটনি দূৰ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ প্ৰকাশ। আধাৰৰ অধীনত OBSC হিচাপে পঞ্জীয়ন কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো আৰু দেশৰ

ৰূপালী ঢৌত এইবাৰ শুনাবলৈ লৈছো জুবিন গাৰ্গ, শান্তা উজীৰ, দেৱজিৎ চৌধুৰী আৰু মালবিকা বৰাৰ কণ্ঠৰ হিয়া দিয়া নিয়া ছবিৰ এটি গীত।

ৰূপায়িত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় পোৱা 9:45 হৈ 20 ছেকেণ্ড গৈছে। ইয়াৰ লগে লগে আমাৰ আজিৰ প্ৰথম অধিৱেশনৰো ইমানতে অন্ত পৰিল। আমাৰ দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।

নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালোকক সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। আমাৰ আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্ব ডিউটি ৰুমত আছে মঞ্জয়ী শৰ্মা পাটগিৰি, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, বিবেক শৰ্মা আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, মৃগাংক কৃষ্ণত্ৰয় আৰু আছিফ আহমেদ, আৰু মাইক্ৰফোনৰ সন্মুখত মই কৰিশ্মা মহন্ত। এতিয়া আৰম্ভ কৰিবলৈ লৈছো গীতিমালিকাৰ গীত। অনুষ্ঠানত প্ৰথমেই শুনো আহক মন্দিৰা শৰ্মালাহিৰীৰ কণ্ঠৰ এটি গীত।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা ৯ বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক

0: উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।
1: গীতিমালিকাৰ গীত অনুষ্ঠানত এইবাৰ শুনো আহক দীতিমণি বৰুৱাৰ কণ্ঠৰ এটি গীত।

শ্ৰোতাই গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো হৰগোবিন্দ ডেকাৰ কণ্ঠৰ এটি গীত।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়ে টুকি থওক। আমাৰ নম্বৰ হৈছে 6003366944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।
2: গীতিমালিকাৰ গীত অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো ববিতা ভূঞাৰ কণ্ঠৰ এটি গীত।

0: গীতিমালিকাৰ গীত অনুষ্ঠানটিৰ আজিলৈ ইমানতেই অন্ত পৰিল।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী।
0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে অৰ্থাৎ 12 বজাত হিন্দীত, 12:05 ইংৰাজীত আৰু 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শুনিবলৈ পাব।
4: আকাশবাণী সমাচার কে সাথ মে কনকলতা। ভারত কা অর্বিটাল রকেট বিক্রম 1 আব সে কুছ দের মে আন্ধ্রপ্রদেশ কে শ্রীহরিকোটা স্থিত সতীশ ধাওয়ন অন্তরিক্ষ কেন্দ্র সে প্রক্ষেপিত কিয়া জায়েগা। ইসে হায়দ্রাবাদ কি নিজি কম্পানি স্কাইরুট এরোস্পেস নে বানায়া হ্যায়। विक्रम 1 का यह प्रक्षेपण भारत के अंतरिक्ष क्षेत्र के लिए एक बड़ी उपलब्धि है। ये पहली बार होगा जब किसी भारतीय निजी कंपनी ने देश में डिजाइन और तैयार किया गया ऑर्बिटल क्लास रॉकेट लॉन्च किया है। इस रॉकेट का नाम भारतीय अंतरिक्ष कार्यक्रम के जनक डॉ विक्रम साराभाई के सम्मान में रखा गया है। प्रधानमंत्री नरेंद्र मोदी ने विक्रम 1 मिशन को भारत की अंतरिक्ष यात्रा में एक महत्वपूर्ण कदम बताया है। उन्होंने कहा कि ये 4 चरणों वाला रॉकेट तेज और जरूरत के अनुसार उपग्रहों को अंतरिक्ष में भेजने के लिए बनाया गया है। प्रधानमंत्री ने स्काईरूट एरोस्पेस की पूरी टीम को शुभकामनाएं दी हैं। उन्होंने कहा कि ये मिशन देश के युवाओं की प्रतिभा, मेहनत

0: Stadium tonight. The match is scheduled to begin at 2:30 a.m. Indian Standard Time. In badminton, Indian shuttler and two-time Olympic medalist PV Sindhu has reached the women's singles final of the Japan Open in Tokyo today. Sindhu will next face Japan's Akane Yamaguchi in tomorrow's final as she bids for the Japan Open title. And with that, we end this news bulletin.
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো উপলব্ধ। এতিয়াৰে পৰা আমাৰ লগত বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত কৌস্তভ দাস, ফটিকচন্দ্ৰ বৰ্মন, হৰমোহন বৰ্মন আৰু ধ্ৰুৱজ্যোতি তালুকদাৰ। ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু ধ্ৰুৱজ্যোতি বৰ্মন। ষ্টুডিঅ' আৰু ডিউটি ৰুমৰ দায়িত্বত আছো মই নফিচা বেগম। এতিয়া শুনক যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।

নমস্কাৰ সমূহ শ্ৰোতাকে, প্ৰীতিভৰা সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত যুৱবাণী। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মেডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে আজি ষ্টুডিঅ'ত উপস্থিত আছোঁ মই দিব্যজ্যোতি কলিতা।

বাণীকান্ত কাকতীয়ে কৈছিল, ঈশ্বৰক প্ৰাৰ্থনা কৰিবলৈ শিকা, সত্যইহে মানুহক মহৎ আৰু সম্ভ্ৰান্ত কৰে।

প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ প্ৰাকমুহূৰ্তত জানো আহক কি কি অনুষ্ঠানেৰে সজা হৈছে আমাৰ আজিৰ যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন, নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান শুনিবলৈ পাব 5:55।

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু নেতাজী সুভাষ চন্দ্ৰ বসু শীৰ্ষক বৰ্ণিল মেধিৰ কথিকা শুনিবলৈ পাব 6:10। কথিকাটি পাঠ কৰিব সোণাকংকন ভূঞাই। 6:30 মনালিছা দাসৰ কণ্ঠত আধুনিক গীত।

7:20 শুনিবলৈ পাব যুৱ কৰ্মশালা অনুষ্ঠানটি। অনুষ্ঠানত আজি আগবঢ়োৱা হ'ব অসমীয়া চিৰহিজ গীতৰ প্ৰথম খণ্ড। সমল ব্যক্তি হিচাপে উপস্থিত থাকিব বিশিষ্ট সংগীত শিল্পী শান্তাউজীৰ আৰু প্ৰতিস্মিতাউজীৰ। অনুষ্ঠানৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, প্ৰযোজনা সহযোগী ত্ৰিদিশা বৰাৰ। 8:00 শুনিবলৈ পাব মোৰ অনুভৱৰ গীত। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী। এইখিনিতে জানো আহক কি কি অনুষ্ঠানেৰে সজোৱা হ'ব আমাৰ কাইলৈৰ যুৱবাণী। কাইলৈও একে সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হ'ব যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। 5:55 নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান। গীতেৰে কথাৰে অনুষ্ঠানটি শুনিবলৈ পাব 6:10। অনুষ্ঠানৰ পৰৱৰ্তী অংশ শুনিবলৈ পাব 6:30। হিপ হিপ হুৰে অনুষ্ঠানটি প্ৰচাৰৰ সময় 7:20। 8:00 মোৰ অনুভৱৰ গীত। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী। প্ৰিয় শ্ৰোতা, এতিয়া আৰম্ভ কৰিছোঁ গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে দিল হে কি মনতা নেহি, দস্তান আৰু দন্তু চিনেমা কেইখনৰ পৰা কেইটিমান গীত। অনুষ্ঠানত প্ৰথমে আগবঢ়াইছোঁ দন্তু চিনেমাখনৰ পৰা কে কেৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ কে কেৰ কণ্ঠত অন্য এটি গীত, দন্তু চিনেমাখনৰ পৰাই।

অনুষা মণি আৰু বিশাল দাদলানীৰ কণ্ঠত দন্তু চিনেমাখনৰ পৰা গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এইবাৰ শুনক বিশাল দাদলানীৰ কণ্ঠত দাস্তানা চিনেমাখনৰ পৰা এই গীতটি।

অনুষ্ঠানত এইবাৰ শুনক। শংকৰ মহাদেৱন আৰু সুনিধি চৌহানৰ কণ্ঠৰ এই গীতটি দস্তানা চিনেমাখনৰ পৰা

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। এইবাৰ দস্তানা চিনেমাখনৰ পৰা শুনক সুনিধি চৌহানৰ কণ্ঠৰ অন্য এটি গীত।

প্ৰিয় শ্ৰোতা, অনুষ্ঠানত এবাৰ শুনক দিল হে কি মানতা নাহি চিনেমাখনৰ পৰা কুমাৰ চানু আৰু অনুৰাধা পৌডেলৰ কণ্ঠৰ এই গীতটি।

প্ৰিয় শ্ৰোতা, মনোৰঞ্জনৰ শেষত আগবঢ়াইছোঁ শিল্পীদ্বয়ৰ কণ্ঠত অন্য এটি গীত, দিল হে কি মন্তা নাহি চিনেমাখনৰ পৰাই।

ইমানপৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এবাৰ আগবঢ়াইছোঁ নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ুপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবাইল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভোকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। আকৌ কৈছোঁ, বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 6,565 টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল, পদৰ সংখ্যা 323, আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন বিষয় লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE বা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238, আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। আকৌ কৈছোঁ, বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: প্ৰিয় শ্ৰোতা, খন্তেক পাছতে হিন্দী আৰু ইংৰাজীত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: নমস্কাৰ, আকাশবাণী।

0: যুববাণীৰ অনুষ্ঠানৰ মাজলৈ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মেডিয়াম এভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। এতিয়া আগবঢ়াইছোঁ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু নেতাজী সুভাষ চন্দ্ৰ বসু শীৰ্ষক বৰ্ণিল মেধিৰ কথিকা। কথিকাটি পাঠ কৰিছে সোণা কংকন ভূঞাই।
1: বৰ্ণিল মেধিৰ কথিকা, ভাৰতৰ স্বাধীনতা আন্দোলন আৰু নেতাজী সুভাষ চন্দ্ৰ বসু, পাঠ কৰিছে ঝুনা কংকন ভূঞাই।
2: সাহস, ত্যাগ আৰু দৃঢ়তাৰ কাহিনীৰে সমৃদ্ধ ভাৰতৰ স্বাধীনতা আন্দোলন, ভাৰতৰ স্বতন্ত্ৰতাৰ পথত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা অসংখ্য নেতাৰ উত্থানৰ সাক্ষী হৈ ৰৈছে এই ইতিহাস। এই স্বৰ্ণোজ্জ্বল ব্যক্তিসকলৰ ভিতৰত এটি তাৰকা নেতাজী সুভাষ চন্দ্ৰ বসু। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত বসুৰ অৱদান আছিল বহুমুখী। ভাৰতীয় জাতীয় কংগ্ৰেছত তেওঁৰ ভূমিকাৰ পৰা আৰম্ভ কৰি INA তেওঁৰ নেতৃত্বলৈ এক প্ৰবহমান ঘটনাৱলীৰে সমৃদ্ধ নেতাজীৰ জীৱন। 1897 চনৰ 23 জানুৱাৰীত ওড়িশাৰ কটকত জন্মগ্ৰহণ কৰিছিল সুভাষ চন্দ্ৰ বসুৱে। তেওঁৰ পিতৃ জানকীনাথ বসু আছিল এগৰাকী সফল অধিবক্তা। সুভাষ চন্দ্ৰ বসুৰ প্ৰাৰম্ভিক মূল্যবোধ কৰ দিয়াত তেওঁৰ মাতৃ প্ৰভাৱতী দেৱীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পিতৃ মাতৃৰ জাতীয়তাবাদী আদৰ্শৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত, বসুৱে চমকপ্ৰদ শৈক্ষিক দক্ষতা প্ৰদৰ্শন কৰিছিল নিজৰ শিক্ষাজীৱনত। ভাৰতত শিক্ষা সমাপ্ত কৰি বসুৱে ইংলেণ্ডলৈ গৈ ভাৰতীয় অসামৰিক সেৱাত অৱতীৰ্ণ হৈছিল, যি পথ সেই সময়ত বহু উচ্চাকাংক্ষী ভাৰতীয় নেতাই অনুসৰণ কৰিছিল। কিন্তু বসুৰ জাতীয়তাবাদী ভাৱধাৰা তথা দেশপ্ৰেমে তেওঁক ICSৰ সপোন পৰিত্যাগ কৰিবলৈ বাধ্য কৰিছিল আৰু তেওঁ ভাৰতলৈ উভতি আহি ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰি স্বাধীনতা আন্দোলনৰ সক্ৰিয় অংশগ্ৰহণকাৰী হৈ পৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে সুভাষ চন্দ্ৰ বসুৰ সংযোগে আৰম্ভণি ঘটাইছিল তেওঁৰ ৰাজনৈতিক যাত্ৰাৰ। নিজৰ সাংগঠনিক দক্ষতা আৰু ভাৰতৰ স্বাধীনতাৰ লক্ষ্যৰ প্ৰতি অদম্য দায়বদ্ধতা প্ৰদৰ্শন কৰি তেওঁ কংগ্ৰেছত সোনকালেই এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিছিল। দেশৰ ইতিহাসৰ এক জটিলতাপূৰ্ণ সময়ত 1938 আৰু 1939 চনত বসু কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। তেওঁ নিজৰ সভাপতিত্বৰ সময়ছোৱাত জাতীয় কংগ্ৰেছৰ ভিতৰত মতাদৰ্শগত সংঘাতৰ সন্মুখীন হৈছিল, মূলতঃ মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৰ সৈতে। গান্ধীয়ে অহিংসা আৰু ব্ৰিটিছৰ সৈতে আলোচনাৰ পোষকতা কৰাৰ বিপৰীতে বসুৱে স্বাধীনতা লাভৰ বাবে প্ৰত্যক্ষ ব্যৱস্থা লোৱাৰ সময় আহি পৰিছে বুলি বিশ্বাস কৰি অধিক আক্ৰমণাত্মক পন্থাৰ পোষকতা কৰিছিল। মতাদৰ্শগত মতানৈক্যত হতাশ হৈ বসুৱে অৱশেষত 1939 চনত কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে, যদিও বিকল্প উপায়েৰে স্বাধীনতাৰ যুঁজখন অব্যাহত ৰাখিলে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বসুৱে সমসাময়িক অস্থিৰ ভূ ৰাজনৈতিক পৰিস্থিতিৰ সুযোগ লৈ এক নতুন শক্তিৰ মাধ্যমেৰে ভাৰতৰ স্বাধীনতা লাভৰ এক ন সপোন দেখিছিল। তেওঁ সমৰ্থন বিচাৰিছিল দ্বিতীয় বিশ্বযুদ্ধৰ অক্ষ শক্তিসমূহৰ পৰা। গৃহবন্দী হিচাপে আবদ্ধ হৈ থকা বসুৱে অৱশেষত 1941 চনত কলিকতাৰ গৃহবন্দীত্বৰ পৰা সাহসেৰে পলায়ন কৰিছিল। বসুৰ এই যাত্ৰাই তেওঁক আফগানিস্তান আৰু ৰাছিয়াৰ মাজেৰে লৈ গৈছিল জাৰ্মানীলৈ। অৱশেষত নেতাজী জাপানত উপস্থিত হৈছিল। জাপানত তেওঁ অক্ষ শক্তিৰ সহযোগত গঠন কৰিছিল আজাদ হিন্দ ফৌজ, ইংৰাজীত যাক কোৱা হয় ইণ্ডিয়ান নেশ্যনেল আৰ্মি। স্বাধীনতা আন্দোলনত ভাৰতৰ হকে ইংৰাজৰ বিৰুদ্ধে সামৰিক অভিযান চলাবলৈ বসুৰ আহিলা হৈ পৰিল INA। বসুৰ মোক তেজ দিয়ক, মই তোমাক স্বাধীনতা দিমৰ দৰে বিখ্যাত শ্লোগানে INAৰ সৈন্যসকলৰ মাজত সৃষ্টি কৰিছিল সাহসৰ এক নতুন ধুমুহাৰ। তেওঁলোকক অতুলনীয় দৃঢ়তাৰে যুঁজিবলৈ কৰিছিল অনুপ্ৰাণিত। বাৰ্মা অভিযানত আজাদ হিন্দ ফৌজৰ ভূমিকা আৰু উত্তৰ পূব ভাৰতত হোৱা পৰৱৰ্তী যুদ্ধলানি স্বাধীনতা আন্দোলনৰ এক যুগান্তকাৰী অধ্যায় হিচাপে পৰিগণিত হৈছিল। ভাৰতৰ জাতীয় সংগ্ৰামৰ ইতিহাসত সুভাষ চন্দ্ৰ বসুৰ অৱদান হৈছে দেশপ্ৰেম, ত্যাগ আৰু দৃঢ়তাৰ সূতাৰে বোৱা এক অনবদ্য কাহিনী। ভাৰতৰ স্বাধীনতাৰ প্ৰতি তেওঁৰ দায়বদ্ধতা আৰু ইয়াক লাভ কৰাৰ ক্ষেত্ৰত তেওঁৰ যুঁজাৰু দৃষ্টিভংগী তথা মনোবৃত্তিয়ে ভাৰতবৰ্ষৰ ইতিহাসত পেলাইছে চিৰস্থায়ী প্ৰভাৱ। যদিও নেতাজী বসুৰ অক্ষশক্তিসমূহৰ সৈতে থকা ঘনিষ্ঠ সম্পৰ্ক এক বিতৰ্কৰ বিষয়, কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সুভাষ চন্দ্ৰ বসুৱে গ্ৰহণ কৰা পদক্ষেপেই 1947 চনত ভাৰতবৰ্ষৰ স্বাধীনতাৰ বাট মুকলি কৰিছিল। স্বাধীনতা আন্দোলনত বসুৰ অৱদান কেৱল যুদ্ধক্ষেত্ৰতেই সীমাবদ্ধ হৈ ৰোৱা নাছিল। জাতীয় ঐক্য, সামাজিক ন্যায় আৰু অৰ্থনৈতিক স্বাৱলম্বিতাৰ ওপৰত বসুৱে যিধৰণে আলোকপাত কৰিছিল, স্বৰাজোত্তৰ ভাৰতৰ প্ৰশাসনিক তথা সামাজিক গাঁথনিত সি এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল। আজিও বসুৰ বাক্য আৰু কৰ্মই ভাৰতীয় নাগৰিকক, বিশেষকৈ যুৱ প্ৰজন্মক এখন উন্নত আৰু ন্যায়পৰায়ণ সমাজৰ হকে যুঁজিবলৈ পদে পদে অনুপ্ৰাণিত কৰি আহিছে। ভাৰতীয় স্বাধীনতা আন্দোলনক সংজ্ঞাবদ্ধ কৰা সাহস আৰু দৃঢ়তাৰ মনোভাৱৰ উদাহৰণ হৈছে সুভাষ চন্দ্ৰ বসুৰ জীৱন কাহিনী। ভাৰতীয় জাতীয় কংগ্ৰেছৰ দিনৰ পৰা ভাৰতীয় জাতীয় সেনা গঠনৰ সময়লৈকে বসুৰ এই অসাধাৰণ যাত্ৰাত পতাকাৰ দৰে উৰি ৰৈছিল ভাৰতক ঔপনিৱেশিক শাসনৰ পৰা মুক্ত কৰাৰ অটল প্ৰতিশ্ৰুতি। তেওঁৰ আদৰ্শ আৰু বিবেক জীয়াই আছে ভাৰতবৰ্ষৰ ইতিহাস তথা জনগণৰ স্মৃতিত। ন্যায়সংগত আৰু এখন বিকশিত ভাৰতৰ দিশত নিজৰ দায়িত্ব পালন কৰি যোৱা নাগৰিকৰ মনত বসুৰ আদৰ্শ আৰু বাণীয়ে অহৰহ প্ৰেৰণাৰ উৎস হিচাপে কাম কৰিছে। স্বাধীনতা সংগ্ৰামৰ অশান্ত সময়ৰ কথা আলোচনা কৰিলেই সুভাষ চন্দ্ৰ বসুৰ অৱদানে আমাক সোঁৱৰাই দিয়ে যে স্বাধীনতাৰ পথ কোনো এগৰাকী ব্যক্তি বা এটি পক্ষৰ একক যাত্ৰা নাছিল। তাৰ বিপৰীতে আমাৰ স্বাধীনতাৰ ইতিহাস হৈছে মতাদৰ্শ, ত্যাগৰ আৰু সাহসৰ বৈচিত্ৰ্যপূৰ্ণ সূতাৰে বোৱা এখনি বস্ত্ৰ। নানা পক্ষ, নানা আদৰ্শ, নানা শক্তি আৰু ভাৰতবৰ্ষৰ নিপীড়িত জনগণৰ একত্ৰিত যুদ্ধখনেৰেই এক উত্তাত্ত কণ্ঠ আছিল নেতাজী সুভাষ চন্দ্ৰ বসু, যাৰ ত্যাগ আৰু অদমনীয় যুঁজৰ কাহিনী চিৰকাল গুঞ্জৰি ৰব ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত।
1: বৰ্ণিল মেধিৰ কথিকা।
0: বৰ্ণিল মেধিৰ কথিকা ভাৰতৰ স্বাধীনতা আন্দোলন আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৱে শুনিলে। পাঠ আগবঢ়ালে চুনা কংকন ভূঞাই। এতিয়া শুনক জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত।

0: ইমান পৰে শ্ৰোতাসকলে মনালিছা দাসৰ কণ্ঠত আধুনিক গীত শুনিলে।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 600-3166-944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 600-3166-944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-3166-944।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটী।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM 100.8 MHz।

প্ৰিয় শ্ৰোতা, খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি আৰু তাৰ পাছত ক্ৰমে হিন্দী, ইংৰাজী আৰু অসমীয়াত বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে, ভাৰতৰ ব্যক্তিগতভাৱে বিকশিত প্ৰথম ৰকেট বিক্ৰম ওৱানৰ পৰীক্ষা সফলভাৱে সম্পন্ন, কাজিৰঙাৰ পৰ্যটন খণ্ডৰ উন্নয়নৰ সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বৈঠকত অংশগ্ৰহণ, 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, যদুমণি দত্তৰ জুই ফুললৈ শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা, শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত, আৰু মিয়ামি ষ্টেডিয়ামত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত আজি নিশা ফ্ৰান্স ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। এতিয়া শুনক বিতং বাতৰি। ভাৰতৰ প্ৰথম ব্যক্তিগতভাৱে বিকশিত ৰকেট বিক্ৰম ওৱানৰ পৰীক্ষা সফলভাৱে সম্পন্ন হৈছে। ৰকেটটোৰ চূড়ান্ত দহন সম্পূৰ্ণ হোৱাৰ পাছতে 450 কিলোমিটাৰ উচ্চতাৰ কক্ষপথত ই কঢ়িয়াই নিয়া উপগ্ৰহটো উপনীত হয়। মিছন আগমনৰ অধীনত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা আজি দিনৰ 12:05 ইয়াক উৎক্ষেপণ কৰা হয়। এই সাফল্যৰ জৰিয়তে ভাৰত ব্যক্তিগত ৰকেট উৎক্ষেপণৰ যোগ্যতা থকা বিশ্বৰ তৃতীয় দেশ হিচাপে পৰিগণিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সাফল্যৰ বাবে স্কাইৰুট এৰস্পেচক অভিনন্দন জনাইছে। শ্ৰীমোদীয়ে ফোনযোগে স্কাইৰুটৰ দলটোৰ সৈতে কথা পাতে আৰু এই ঐতিহাসিক মহাকাশীয় সাফল্যৰ বাবে অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে লগতে বিক্ৰম ওৱানৰ সৈতে জড়িত দলটোক সাক্ষাতৰ বাবে আমন্ত্ৰণ জনায়। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিঙেও এই সাফল্যৰ প্ৰশংসা কৰিছে। এই সন্দৰ্ভত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ প্ৰাক্তন অধ্যক্ষ জি সতীশ ৰেড্ডীয়ে এই সফলতাক ঐতিহাসিক বুলি মন্তব্য কৰে আৰু মহাকাশ গৱেষণাৰ ক্ষেত্ৰত এয়া ভাৰতৰ অন্যতম সাফল্য বুলিও উল্লেখ কৰে।
1: It's a great moment. It is a history is made. Privately built rocket has carried satellite and put them into the orbit very successfully. A company called Skyroot by youngsters have done this job. It's a great moment for the nation. In fact, this is what Honorable Prime Minister has been telling, that our youngsters have a great capability and demonstrated now. And the launch, when you go through this in the real time, it has been like a textbook launch. Following the expected trajectory all through. It's a great moment. Till now, it has been the government organization which has been doing. Indian Space Research Organization has done great job, no doubts about it. Many successful tests and they have taken our nation to greater heights and we stand tall in the world.
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত বিক্ৰম ওৱানৰ সফল উৎক্ষেপণে ভাৰতৰ মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনক নতুন গতি দিছে বুলি মন্তব্য কৰে। এই সাফল্যই অসমৰো বহু যুৱক যুৱতীক মহাকাশ বিজ্ঞান আৰু মহাকাশ প্ৰযুক্তিৰ প্ৰতি আগ্ৰহী কৰি তুলিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। কাজিৰঙাৰ পৰ্যটন খণ্ডৰ উন্নয়ন সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আজি এখন বৈঠকত মিলিত হয়। এই বৈঠকত পৰ্যটন খণ্ডৰ বিকাশৰ বাবে কেইবাটাও বিষয় চালি জাৰি চাই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে বৈঠকৰ পাছত সাংবাদিকৰ আগত প্ৰকাশ কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটনৰ স্বাৰ্থত সকলো পক্ষই বুজাবুজিৰে কাম কৰিব লাগিব।
2: এটা অঞ্চলৰ পৰ্যটনৰ বিকাশ বিচাৰিম, তেতিয়া সেই অঞ্চলবিলাকত কিছুমান ন্যূনতম আন্তঃগাঁথনিৰ প্ৰয়োজন, আৰু কাজিৰঙাৰ কাৰণে সেই ন্যূনতম আন্তঃগাঁথনিয়ে হ'ল মিনিমাম 2-3খন 5-star হোটেল, আৰু সেই 5-star হোটেল হ'ব লাগিলে ক'ৰবাত আমি এৰা ধৰা কৰিব লাগিব, আৰু এই ধৰণৰ কথাবিলাকে কেতিয়াবা উন্নয়নত বাধা দিয়ে। মই আশা ৰাখিম যে আমি সকলোৱে কাজিৰঙাৰ ভৱিষ্যত, অসমৰ টুৰিজিমৰ ভৱিষ্যতৰ কথাবিলাক বেছি গুৰুত্বৰে সহকাৰে চাব লাগে।
0: 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ আজি ঘোষণা কৰা হৈছে। আদিত্য সুহাস জাম্বালে পৰিচালিত আৰ্টিকল 370 ছবিখনলৈ শ্ৰেষ্ঠ ছবিৰ বঁটা আগবঢ়োৱা হৈছে। ৰাজকুমাৰ ৰাও অভিনীত চলচ্চিত্ৰ শ্ৰীকান্তলৈ শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰৰ বঁটা আগবঢ়োৱা হৈছে। যদুমণি দত্ত পৰিচালিত জুই ফুললৈ শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা প্ৰদান কৰা হৈছে। কাৰ্তিক আৰিয়ান আৰু মামুট্টিক যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আগবঢ়োৱা হৈছে। আনহাতে য়ামি গৌতমে আৰ্টিকল 370 কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে। আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় সংস্কৰণৰ অধীনত মাজুলী বিধানসভা সমষ্টিত 1 জুলাইৰ পৰা মাহজোৰা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। জিলা বাণিজ্য কেন্দ্ৰ আৰু পীতাম্বৰ দেৱগোস্বামী উচ্চ মাধ্যমিক বিদ্যালয়ত জিলাখনৰ নিৰ্বাচিত 643গৰাকী হিতাধিকাৰীৰ মাজত এই কাৰ্যসূচী অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা মৰ্মে ৰাজ্যৰ যুৱক যুৱতীসকলৰ স্বাৱলম্বিতা অৰ্জনৰ ক্ষেত্ৰত এই অভিযান যুগান্তকাৰী হিচাপে পৰিগণিত হৈছে। এই সন্দৰ্ভত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সঞ্চালক ৰাজকুমাৰ ৰবিয়ে এইদৰে কয়।
3: মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান এই আঁচনিখন এখন অসম চৰকাৰৰ এখন ধ্বজাবাহী আঁচনি। এই আঁচনিখনৰ যোগেদি আত্মনিৰ্ভৰশীলতাৰ ছবি দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ সপোনৰ আঁচনি অসমখনক আমি কেনেকৈ উদ্যোগিকভাৱে আগুৱাই লৈ যাব পাৰি আৰু লগতে অসমৰ অৰ্থনীতিত আমাৰ হিতাধিকাৰী শিকালে তেখেতসকলৰ আঁচনি বা কৰ্মযোগেদি নিজকে সংস্থাপিত কৰি আৰু

0: আনবো সংস্থাপন করে আমার অসমৰ অর্থনৈতিকভাবে কেনেকৈ আগবহাব পাৰি আমি এই সকলোবোৰ ইয়াতে আমাৰ ইয়াত বিবৰণ কোৱা হৈছে।
1: শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
2: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। গোচৰ সংক্ৰান্তত আজি শিল্পীগৰাকীৰ প্ৰতিবেশী অমিত বৰুৱা, অপৰাধ অনুসন্ধান বিভাগৰ দুগৰাকী বিষয়া অভিজিৎ হাজৰিকা আৰু ৰজত দে আদালতত সাক্ষ্য দিয়ে। অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই অমিত বৰুৱাক জেৰা কৰে। অৱশ্যে অন্য অভিযুক্তসকলৰ অধিবক্তাই অপৰাধ অনুসন্ধান বিভাগৰ বিষয়া দুগৰাকীক জেৰাৰ পৰা বিৰত থাকে। উল্লেখযোগ্য যে আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত শিল্পীগৰাকীৰ কাহিলিপাৰা বাসগৃহৰ পৰা কমেও 26 বিধ সামগ্ৰী জব্দ কৰিছিল। তদন্তকাৰী গোটে সামগ্ৰীসমূহ জব্দ কৰাৰ সময়ত প্ৰতিবেশী অমিত বৰুৱা সাক্ষী আছিল। সেই মৰ্মে তেওঁক আজি আদালতলৈ মতা হয়। 20 জুলাইত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ অভিবঢ়োৱা উদ্ভিদ স্বাস্থ্য ক্লিনিকখন আজি ধেমাজিত প্ৰদৰ্শন কৰি ইয়াৰ সেৱাসমূহৰ বিষয়ে কৃষকক অৱগত কৰোৱা হয়। কাৰ্যসূচীত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপজ্যোতি ৰাজখোৱা, কৃষি বিশ্ববিদ্যালয় বিদ্যালয়ৰ গৱেষণা সঞ্চালকালয়ৰ সহযোগী সঞ্চালক ডঃ মৃণাল শইকীয়া, জোনাইৰ বিধায়ক ভুৱন পেগু, চিচিবিৰ গাঁৱৰ বিধায়ক জীৱন গগৈ প্ৰমুখ্যে ভালেসংখ্যক লোক উপস্থিত থাকে। আজিৰ কাৰ্যসূচী সন্দৰ্ভত বিধায়ক ভুৱন পেগুৱে এইদৰে কয়।
3: আমাৰ মানুহবোৰে এতিয়া খেতি কৰি হঠাৎ হৈ ইয়াত ইনকম কৰিব পৰা নাযায় বুলি কেৰেলা বেংগলৰ গুচি গৈছে। যদি মানুহখিনিক যদি ঘূৰাই আনিব লাগে, ইয়াতে যদি ৰাখি থ'ব লাগে, ইয়াতে যদি আপোনাৰ মাহত 15-20 হাজাৰ টকা পাব পৰা ব্যৱস্থা যদি কৰিব লাগে, একমাত্ৰ উপায় হ'ল এগ্ৰ'বেছ ইকনমি। সেইকাৰণে এই এগ্ৰ'বেছ ইকনমিটোত অসম চৰকাৰে গুৰুত্ব দিছে। এইবাৰ এজন মন্ত্ৰীকেই আপোনাৰ চাবলৈ গ'লে এগ্ৰিকালচাৰ আৰু ইৰিগেশ্যন একেলগে দায়িত্ব দিছে, যিটো নেকি এতিয়া ক্ৰপবোৰ কৰিলে ৰাউণ্ড দ্য ইয়াৰ ইৰিগেশ্যনটো লাগিব। আমাৰ যিখিনি ছিজনত যেনেকে বৰষুণৰ ছিজনত 7 মাহ আমাৰ বৰষুণে কভাৰ কৰিলে, বাকীখিনি 4 মাহ যিটো ইৰিগেশ্যন ফেচিলিটি লাগিব, ড্ৰিপ ইৰিগেশ্যনে হওক, যেনেকে যিটো টেকনলজি প্ৰয়োজন হ'ব, সেইটো অসম চৰকাৰে আমি সহায় কৰিব লাগিব। আৰু গোটেই বিষয়টোত আমাক সহায় কৰাৰ কাৰণে আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, আমাৰ KVK, গোটেই ছাইণ্টিষ্টসকলে আমাক এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে আমাক টেকনলজি ট্ৰেন্সফাৰ কৰি আমাক সহায় কৰিব লাগিব।
2: কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত কালিৰে পৰা 4 দিনীয়াকৈ ভাৰতীয় ইতিহাস সংকলন সমিতিৰ ৰাষ্ট্ৰীয় আলোচনা সত্ৰ অনুষ্ঠিত হৈছে। শ্বিলঙৰ উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ সহযোগিতাত ভাৰতীয় ইতিহাস সংকলন সমিতি অসম, কটন বিশ্ববিদ্যালয় আৰু উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ে এই আলোচনা সত্ৰৰ আয়োজন কৰিছে। পৰম্পৰাৰ পৰা পৰিৱৰ্তন, আধুনিক শাসন ব্যৱস্থাত ভাৰতীয় ইতিহাস আৰু জ্ঞান পৰম্পৰাৰ সংমিশ্ৰণ শীৰ্ষক এই আলোচনাৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ প্ৰেছ সচিব তথা বিধায়ক তৰংগ গগৈ আৰু মধ্য গুৱাহাটী সমষ্টি বিধায়ক বিজয় গুপ্তা উপস্থিত থাকে। অনুষ্ঠানত অংশ লৈ অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ৰাষ্ট্ৰীয় সভাপতি ডঃ বাল মুকুণ্ড পাণ্ডে কয় যে প্ৰাক ঐতিহাসিক কালৰ পৰাই ভাৰতীয় পৰম্পৰা অতি গভীৰ, উচ্চ মানবিশিষ্ট আৰু মানৱীয় চিন্তা চেতনাৰে সমৃদ্ধ। পৰহিলৈ সামৰণি পৰিবলগীয়া এই আলোচনা সত্ৰৰ অন্তিম দিনা অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল KT পাৰনায়কৰ লগতে কেইবাখনো ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদসকল উপস্থিত থাকিব। কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত আজি হাইলাকান্দিত অনুদান বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয় আৰু জিলা অভিযান ব্যৱস্থাপনা গোটৰ উদ্যোগত হাইলাকান্দিৰ ৰবীন্দ্ৰ সদনত এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। অনুষ্ঠানত জিলা আয়ুক্ত জয় বিকাশ, বিধায়ক ডঃ মিলন দাসকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানত জিলাখনৰ 185টা অনুসূচিত জাতিৰ আত্মসহায়ক গোটলৈ অনুদান আগবঢ়োৱা হয়। তদুপৰি আত্মসহায়ক গোটৰ 43 জন সদস্যকো আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এই আঁচনিৰ অধীনত জিলাখনত 1,12,38,000 টকাৰ সাহায্য বিতৰণ কৰা হৈছে। অনুসূচিত জাতিৰ পৰিয়ালসমূহৰ আয় বৃদ্ধি, আত্মসহায়ক গোটসমূহক আৰ্থিকভাৱে সবল কৰা আৰু গ্ৰাম্য অৰ্থনীতিক গতিশীল কৰাৰ লক্ষ্যৰে এই অভিযান ৰূপায়ণ কৰা হৈছে। কোকৰাঝাৰ জিলাত ৰেচম উৎপাদকসকলক আধুনিক প্ৰযুক্তিৰে বহনক্ষম উপাৰ্জন নিশ্চিত কৰাত সহায় কৰিবলৈ জিলাখনৰ আদাবাৰীৰ ৰেচম উদ্যানত মোৰ ৰেচম মোৰ অভিযান প্ৰযুক্তি হস্তান্তৰ অভিযানৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় ৰেচম বৰ্ডৰ উদ্যোগত বস্ত্ৰ মন্ত্ৰালয়ে BTC-ৰ ৰেচম সঞ্চালকালয়ৰ সহযোগত এই কাৰ্যসূচী অনুষ্ঠিত কৰিছে। অনুষ্ঠানত BTC-ৰ কাৰ্যবাহী সদস্য কৰ্মেশ্বৰ ৰয় বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। ৰেচম উৎপাদকসকলৰ সহায় হোৱাকৈ প্ৰযুক্তি ব্যৱহাৰৰ নতুন অভ্যাস গঢ়ি তোলাৰ বাবে অনুষ্ঠানত পৰামৰ্শ দিয়া হয়। এই পদক্ষেপে অঞ্চলটোত ৰেচম খণ্ডৰ উন্নয়ন আৰু আৰ্থসামাজিক বিকাশত সহায় কৰিব বুলি আশা কৰা হৈছে। বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টি টু টাৰ্মিনেলত পৰহিলৈ মাজনিশাৰ পৰা ইণ্ডিগোৰ সকলো বিমানৰ পৰিচালনাৰ কাম কৰা হ'ব। বিমানবন্দৰ কৰ্তৃপক্ষই এই কথা ঘোষণা কৰি কয় যে এই নতুন ব্যৱস্থাই যাত্ৰীসকলক আধুনিক আৰু উচ্চমানৰ ভ্ৰমণৰ অভিজ্ঞতা দিব।

0: এই নতুন টাৰ্মিনেলৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ কাৰ্যক্ষমতাও বৃদ্ধি হ'ব। ৰাজ্যৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিফলনেৰে এই নতুন টাৰ্মিনেলটোৰ নিৰ্মাণত বাঁহ ব্যৱহাৰ কৰা হৈছে। নতুন টাৰ্মিনেলটোৰ আন্তঃগাঁথনি সম্পূৰ্ণ আধুনিক আৰু পৰিৱেশ অনুকূল বুলি প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক পৰহিৰ পৰা চেক ইন, নিৰাপত্তা পৰীক্ষা আৰু বৰ্ডিঙৰ বাবে পোনে পোনে নতুন টাৰ্মিনেলটোলৈ যাবলৈ অনুৰোধ জনোৱা হৈছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 স্কুল বেগৰ বোজা, শিশুৰ সোণালী শৈশৱৰ হেঙাৰ বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশুৰোগ বিশেষজ্ঞ, লেখক তথা অসম জাতীয় বিদ্যালয় শিক্ষা সংঘৰ সচিব ডঃ নাৰায়ণ শৰ্মা আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক তথা অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল চন্দ্ৰ গোস্বামীয়ে। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে 9435 আৰু 05233 আৰু 03612661876 এই দুটা নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আগ ধৰিব জিন্তি ৰাণী ডেকাই। ডিব্ৰুগড় জিলাৰ মোহনবাৰী কামাখ্যাবাৰী চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ত লাহোৱাল খণ্ড জ্ঞান বিজ্ঞান সমিতিৰ উদ্যোগত 37 সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। এই উপলক্ষে দুটা শাখাত ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে কবিতা আবৃত্তি প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি বঁটা বিতৰণী আৰু মুকলি সভাত উপস্থিত থাকে। গোলাঘাট জিলাৰ বোকাখাট পৌৰসভাই নতুনকৈ ক্ৰয় কৰা অত্যাধুনিক বাহনসমূহ আজি মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। কেন্দ্ৰীয় চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত প্ৰায় 4,30,00,000 ব্যয় সাপেক্ষে এই বাহনসমূহ ক্ৰয় কৰা হৈছে। এই বাহনসমূহৰ ভিতৰত আৱৰ্জনা পৰিবহণৰ বাবে 2খন ডাম্পাৰ, 3খন নলা পৰিষ্কাৰ কৰা বিশেষ বাহনকে ধৰি ধূলি আৰু গৰমৰ প্ৰকোপ হ্ৰাস কৰাৰ বাবে এখন বিশেষ বাহনো আছে।
1: ফ্ৰান্স আজি নিশা মিয়ামি ষ্টেডিয়ামত হ'বলগীয়া বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:30 আৰম্ভ হ'ব। বিশ্বকাপত 1934 চনৰ পৰা তৃতীয় স্থান নিৰ্ধাৰণৰ খেল অনুষ্ঠিত হৈ আহিছে। কেৱল 1950 চনৰ প্ৰতিযোগিতাত এই খেল অনুষ্ঠিত কৰা হোৱা নাছিল। ইপিনে কাইলৈ নিশা নিউয়ৰ্কৰ নিউজাৰ্চিত হ'বলগীয়া ফাইনেলত আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। ভাৰতৰ ব্যক্তিগতভাৱে বিকশিত প্ৰথম ৰকেট বিক্ৰম 1ৰ পৰীক্ষা সফলভাৱে সম্পন্ন। কাজিৰঙাৰ পৰ্যটন খণ্ডৰ উন্নয়নৰ সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বৈঠকত অংশগ্ৰহণ। 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা। যদুমণি দত্তৰ জুই ফুললৈ শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা। শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত। আৰু মিয়ামি ষ্টেডিয়ামত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত আজি নিশা ফ্ৰান্স ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন 7:10 শুনিবলৈ পাব।

Iya, akan bani. বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, ব্যক্তিগতভাৱে নিৰ্মাণ কৰা ভাৰতৰ প্ৰথমটো ৰকেট বিক্ৰম ১ৰ পৰীক্ষা সফলভাৱে সম্পন্ন হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু কাইলৈ মালডোভা, উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়া অভিমুখে ৰাওনা হ'ব। ৭২সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ ঘোষণা কৰা হৈছে। আৰ্টিকল 370লৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা আগবঢ়োৱা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগৰ শিলিগুৰিৰ জুমাগাছত থকা সীমান্ত সুৰক্ষা বাহিনীৰ শিবিৰ পৰিদৰ্শন কৰে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয় স্থানৰ নিৰ্ধাৰণৰ খেলত আজি ফ্ৰান্স ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। ভাৰতৰ প্ৰথমটো ব্যক্তিগতভাৱে নিৰ্মিত ৰকেট বিক্ৰম ১ৰ পৰীক্ষা সফলভাৱে সম্পন্ন হৈছে। ৰকেটটোৰ চূড়ান্ত দহন সম্পূৰ্ণ হোৱাৰ পাছতে 450 কিলোমিটাৰ উচ্চতাৰ কক্ষপথত ই কঢ়িয়াই নিয়া উপগ্ৰহটো উপনীত হয়। মিছন আগমনৰ অধীনত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ 36 ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা আজি দিনৰ 12:05 ইয়াক উৎক্ষেপণ কৰা হয়। এই সাফল্যৰ জৰিয়তে ভাৰত ব্যক্তিগত ৰকেট উৎক্ষেপণৰ যোগ্যতা থকা বিশ্বৰ তৃতীয় দেশ হিচাপে পৰিগণিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সাফল্যৰ বাবে স্কাইৰুট এৰস্পেচক অভিনন্দন জনাইছে। শ্ৰীমোদীয়ে ফোনযোগে স্কাইৰুটৰ দলটোৰ সৈতে কথা পাতে আৰু এই ঐতিহাসিক মহাকাশীয় সাফল্যৰ বাবে অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে লগতে বিক্ৰম ১ৰ সৈতে জড়িত দলটোক সাক্ষাতৰ বাবে আমন্ত্ৰণ জনায়। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনেও এই সফলতাৰ বাবে স্কাইৰুটৰ দলটোক অভিনন্দন জ্ঞাপন কৰে। সামাজিক মাধ্যমত এটা পোষ্টযোগে শ্ৰীৰাধাকৃষ্ণনে কয় যে ভাৰতৰ মহাকাশ যাত্ৰাত এই সফলতাই নতুন অধ্যায়ৰ সূচনা কৰিছে। উপৰাষ্ট্ৰপতিগৰাকীয়ে লগতে উল্লেখ কৰে যে এই অভিযানে দেশৰ মহাকাশ অৰ্থনীতিৰ অসীম সম্ভাৱনাকো প্ৰতিফলিত কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিক্ৰম ১ৰ পৰীক্ষা সফলভাৱে সম্পন্ন হোৱাৰ বাবে স্কাইৰুটৰ দলটোক প্ৰশংসা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাকাশক লৈ দেখা সপোনক বাস্তৱায়িত কৰাৰ বাবে এয়া দৃঢ় পদক্ষেপ। এই সাফল্যই ভাৰতৰ মহাকাশ খণ্ডক আৰু অধিক শক্তিশালী কৰিব বুলি শ্ৰীশ্বাহে মন্তব্য কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো স্কাইৰুট এৰস্পেচক অভিনন্দন জ্ঞাপন কৰে। এই সাফল্য দেশৰ মহাকাশ যাত্ৰাৰ উল্লেখযোগ্য প্ৰতিফলন বুলি শ্ৰীবিৰলাই প্ৰকাশ কৰে। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিঙেও এই সাফল্যৰ প্ৰশংসা কৰে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱেও স্কাইৰুট এৰস্পেচক অভিনন্দন জ্ঞাপন কৰে। উল্লেখযোগ্য যে বিক্ৰম ১ হৈছে ভাৰতৰ প্ৰথমটো ব্যক্তিগত উদ্যোগত নিৰ্মিত ৰকেট। হায়দৰাবাদৰ মহাকাশ ষ্টাৰ্টআপ স্কাইৰুট এৰস্পেচে ইয়াৰ আৰ্হি প্ৰস্তুত আৰু নিৰ্মাণ কৰি উলিয়াইছে। ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ পিতৃ হিচাপে খ্যাত প্ৰখ্যাত বিজ্ঞানী ডঃ বিক্ৰম সাৰাভাইৰ নামেৰে এই ৰকেটটোৰ নাম ৰখা হৈছে। এই সাফল্য স্বাভাৱিকতে ভাৰতৰ ব্যক্তিগত মহাকাশ খণ্ডৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু কাইলৈ মালডোভা, উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়া অভিমুখে ৰাওনা হ'ব। দেশকেইখনৰ ৰাষ্ট্ৰপতিৰ আমন্ত্ৰণ মৰ্মে শ্ৰীমতী মুৰ্মুৱে দেশ তিনিখন ভ্ৰমণ কৰিব। এয়া হ'ব কোনো এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিৰ মালডোভা আৰু উত্তৰ মেচিডনিয়ালৈ প্ৰথমটো ভ্ৰমণ। আনহাতে বিগত 3 দশকৰ পাছত কোনো এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিয়ে ৰোমানিয়া ভ্ৰমণ কৰিব। ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণে মধ্য আৰু পূব ইউৰোপৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক গাঢ় কৰিব বুলি আশা কৰা হৈছে। লগতে সেই অঞ্চলটোৰ দেশসমূহৰ সৈতে ভাৰতৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰতো এই ভ্ৰমণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। 72সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ আজি ঘোষণা কৰা হৈছে। আদিত্য সুহাস জাম্ভালৰ দ্বাৰা পৰিচালিত আৰ্টিকল 370 নামৰ ছবিখনলৈ শ্ৰেষ্ঠ ছবিৰ বঁটা আগবঢ়োৱা হৈছে। ৰাজকুমাৰ ৰাও অভিনীত চলচ্চিত্ৰ শ্ৰীকান্তলৈ শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰৰ বঁটা আগবঢ়োৱা হৈছে। যদুমণি দত্তই পৰিচালনা কৰা জুইফুলে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে। কাৰ্তিক আয়ন আৰু মামুট্টিলৈ যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আগবঢ়োৱা হৈছে। আনহাতে য়ামি গৌতমে আৰ্টিকল 370 কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে। সুমীৰা ৰায়ে পৰিচালনা কৰা ভংগৰ নামৰ তথ্যচিত্ৰখনলৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা আগবঢ়োৱা হৈছে। শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰিছে মাৰাঠী ভাষাৰ ছবি হাম সফৰে। আনহাতে ষ্টেচু অৱ ইউনিটি একতাকা প্ৰতীক নামৰ ছবিখনৰ বাবে আনন্দ এল ৰায়ক শ্ৰেষ্ঠ পৰিচালক
ৰকৰ বঁটা আগবঢ়োৱা হৈছে। ফৰত 41 ডিগ্ৰী ছায়া মগৱৰ নামৰ তথ্যচিত্ৰখনৰ সংগীত পৰিচালনাৰ বাবে শিৱপাল সিং কাঙক শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা প্ৰদান কৰা হৈছে। আনহাতে সঞ্জীৱ শ্ৰীবাস্তৱলৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ বঁটা আগবঢ়োৱা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি পশ্চিমবংগৰ শিলিগুৰিৰ জুমাগাছত থকা সীমান্ত সুৰক্ষা বাহিনীৰ শিবিৰ পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত তেওঁ বি এছ এফৰ জোৱানসকলৰ সৈতে মত বিনিময়ো কৰে। এই সময়ছোৱাত তেওঁ প্ৰহৰী সন্মিলনতো অংশগ্ৰহণ কৰে। এই সন্মিলনত সীমান্ত সুৰক্ষা, সীমান্ত অঞ্চল শক্তিশালী কৰা, সীমান্তত বাস কৰা লোকসকলৰ জন্ম মৃত্যুৰ পঞ্জীয়ন আৰু আইন শৃংখলা পৰিস্থিতিৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। গুজৰাটৰ আহমেদাবাদত থকা এটা আতচবাজী নিৰ্মাণ কাৰখানাত সংঘটিত অগ্নিকাণ্ডৰ ফলত 8 লোকৰ মৃত্যু হোৱাৰ লগতে আন 10 লোক গুৰুতৰভাৱে আহত হৈছে। আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ আবদ্ধ হৈ থকা আন শ্ৰমিকসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰে। আহতসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা

0: হৈছে। সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰণাধীন বুলি প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিছে। এখন সুস্থ সমাজ এখন শক্তিশালী দেশৰ মূল ভেটি। নতুন দিল্লীত আজি বিয়লি ভাৰতীয় চিকিৎসা সংস্থাৰ বঁটা প্ৰদান অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে চিকিৎসাৰ সৈতে জড়িত ব্যক্তিসকলে কেৱল চিকিৎসা সেৱা প্ৰদান কৰাই নহয় বৰং তেওঁলোকে দেশৰ উন্নয়নতো উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। চিকিৎসকসকলে নিষ্ঠা আৰু সেৱাৰে ৰাষ্ট্ৰ নিৰ্মাণত অতি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে চিকিৎসকসকলক সন্মান কৰা মানে দেশৰ সেৱা কৰা আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ মনোভাৱক সন্মান কৰা বুজায়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত আজি ধাৰাষাৰ বৰষুণ হোৱাৰ আগজাননী দিছে। ইফালে পশ্চিমবংগ, ছিকিম, ছত্তীশগড়, বিহাৰ, মধ্যপ্ৰদেশ, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, কৰ্ণাটক, কেৰালা, উৰিষ্যা আৰু উত্তৰাখণ্ডতো কাইলৈ পৰ্যন্ত ধাৰাষাৰ বৰষুণ হোৱাৰ আগজাননী দিছে। নতুন দিল্লীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ ৰাষ্ট্ৰীয় পৰ্যালোচনা বৈঠকৰ আজি সামৰণি পৰে। এই বৈঠকত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে ভাৰতৰ স্বাস্থ্যখণ্ডৰ পৰৱৰ্তী পৰ্যায়ৰ সংস্কাৰৰ বাবে বিতংভাৱে আলোচনা কৰা হয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব পুণ্য সলিলা শ্ৰীবাস্তৱে এই সন্দৰ্ভত কয় যে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান ভাৰত ডিজিটেল মিছন ভাৰতৰ স্বাস্থ্য সেৱা পৰিৱেশতন্ত্ৰৰ অবিচ্ছেদ্য স্তম্ভ হিচাপে চিহ্নিত হৈছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত আজি ফ্ৰান্স ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মিয়ামি ষ্টেডিয়ামত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা আঢ়ৈ বজাত আৰম্ভ হ'ব। বিশ্বকাপত 1934 চনৰ পৰা তৃতীয় স্থান নিৰ্ধাৰণৰ খেল অনুষ্ঠিত হৈ আহিছে। কেৱল 1950 চনৰ প্ৰতিযোগিতাৰ এই খেল অনুষ্ঠিত কৰা হোৱা নাছিল। ইপিনে কাইলৈ নিশা নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। টকিঅ'ত অনুষ্ঠিত জাপান অপেন বেডমিণ্টন প্ৰতিযোগিতাত পি ভি সিন্ধুৱে মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। কাইলৈ হ'বলগীয়া ফাইনেলত সিন্ধুৱে জাপানৰ আকানে য়ামাগুচিৰ বিৰুদ্ধে খেলিব। অলিম্পিকত দেশৰ হকে দুটাকৈ পদক জয় কৰা খেলুৱৈগৰাকীয়ে আজি পুৱা অনুষ্ঠিত ছেমি ফাইনেলৰ প্ৰথম গেমত বিশ্বৰ 4 নম্বৰ স্থানৰ খেলুৱৈ চীনৰ চেন ইউ ফেইক 21-19 ফলাফলত পৰাভূত কৰে আৰু দ্বিতীয় গেমত 15-10 ফলাফলত আগবাঢ়ি থকাৰ সময়তে প্ৰতিদ্বন্দ্বী খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাৰ পৰা অব্যাহতি লয়। জাপান অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰাৰ সুবাদত পি ভি সিন্ধু বিশ্বৰ 9 নম্বৰ স্থানৰ খেলুৱৈ হিচাপে পৰিগণিত হৈছে। 31 বছৰীয়া খেলুৱৈগৰাকীয়ে চলিত বৰ্ষৰ পুনৰ পঢ়ি দিছো 31 বছৰীয়া খেলুৱৈগৰাকীয়ে চলিত বৰ্ষত বিশ্বৰ 18 নম্বৰ স্থানৰ পৰা অভিযান আৰম্ভ কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ব্যক্তিগতভাৱে নিৰ্মাণ কৰা ভাৰতৰ প্ৰথমটো ৰকেট বিক্ৰম-1ৰ পৰীক্ষা সফলভাৱে সম্পন্ন হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু কাইলৈ মালডোভা, উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়া অভিমুখে ৰাওনা হ'ব। 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ ঘোষণা কৰা হৈছে। আৰ্টিকল 370লৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা আগবঢ়োৱা হৈছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণ খেলত আজি ফ্ৰান্স ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন 8 বজাত শুনিবলৈ পাব।
1: বাতৰিৰ পাছতেই পুনৰ উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মেডিয়াম এভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো যুৱ কৰ্মশালা অনুষ্ঠানটি।

0: কণ্ঠশিল্পীগৰাকী উপস্থিত থাকে, তেখেতে কি ধৰণে গানটো গাইছিল, সেই গোটেই কথাখিনি তেখেতসকলৰ মুখেৰেই যাতে নতুন প্ৰজন্মই শুনিবলৈ পায়, জানিবলৈ পায়, সেই আমি এটা ধাৰা আৰম্ভ কৰিছিলোঁ। সেই ধাৰাৰ অংশ হিচাপে আজি আমাৰ মাজত আমি আমন্ত্ৰণ জনাই আনিছোঁ বিশিষ্ট কণ্ঠশিল্পী শান্তা উজীৰ বাইদেউক। আপোনাক আকাশবাণী ষ্টুডিঅ'ত আদৰণি জনাইছোঁ।
1: নমস্কাৰ, থেংক ইউ ইন্দ্ৰজিৎ, বহুত ভাল লাগিছে আচলতে জানা।
0: হয়, আৰু লগতে আদৰিছোঁ তেখেতৰ কন্যা প্ৰীতিস্মিতা উজীৰ খানুজা।
2: থেংক ইউ ছ' মাছ ইনভাইট কৰাৰ কাৰণে, মোৰ কাৰণে এইটো বহুত ডাঙৰ এক্সপিৰিয়েঞ্চ হ'ব।
0: আৰু আমাৰ নতুন প্ৰজন্মৰ কেইবাগৰাকীও কণ্ঠশিল্পী যিসকলে শেহতীয়াকৈ অনুষ্ঠিত হোৱা যুৱবাণীৰ মিউজিক অডিশ্যনত তেওঁলোক উত্তীৰ্ণ হৈছে, তেনেকুৱা কেইবাগৰাকীকো আমি আমন্ত্ৰণ জনাই আনিছোঁ। তেখেতসকল হ'ল খ্যাতি তৃষ্ণা দেৱী,
3: নমস্কাৰ,
0: পুষ্প মুগ্ধা দাস,
3: নমস্কাৰ,
0: জে এইচ ফ্ৰিডালিন,
3: নমস্কাৰ,
0: ভাস্কৰ কুণ্ডিল্য,
4: নমস্কাৰ,
0: দেৱাহুতি ৰাজবংশী,
3: নমস্কাৰ,
0: দীপানিতা গোস্বামী,
3: নমস্কাৰ।
0: দেৱাহুতি আচলতে আমাৰ ছ'চিয়েল মিডিয়াৰ কামো কৰে। দেৱাহুতি বহু আগৰ পৰা আমাৰ সৈতে জড়িত আৰু তেওঁ বৰগীতৰ আমাৰ জেনেৰেল ছেকশ্যনৰো তেখেত এগৰাকী স্বীকৃত শিল্পী। আৰু আমাক সদায় সহযোগ কৰি থকাৰ দৰে প্ৰবাল নিজে এগৰাকী কণ্ঠশিল্পী, লগতে হাৰমনিয়ামত সংগত কৰিব। প্ৰবাল নাথাকিলে আমাৰ যুৱ কৰ্মশালা আধৰুৱাৰ নিচিনাই হয়, প্ৰবাল সদায় থাকে। গতিকে প্ৰবাল আদৰণি জনাইছোঁ।
4: নমস্কাৰ
0: বাইদেউ, আকাশবাণী ষ্টুডিঅ'ত বহিছোঁ। আকাশবাণী বুলি ক'লে আপোনালোকৰ জীৱনৰ এক বহু মধুৰ স্মৃতি আচলতে জড়িত হৈ আছে।
1: বহুত বহুত বেছি মধুৰ স্মৃতি। তুমি এতিয়া মাতিলে আমাৰ আজি সোমাই উঠেই মানে মনটো কেনেকুৱা লাগি গৈছে নহয়। তাত আজিকালি বেছি আহিবলৈ নাপাওঁ ন। এতিয়া মোক আৰু এটা প্ৰগ্ৰেম দিছে এমাহৰ শিল্পী, সেইটোতো তাতে অনুপম দাৰ আণ্ডাৰত। ইয়াত ৰেকৰ্ডিং হোৱাৰ এইবিলাক মোৰ মানে স্মৃতিটো বেলেগ ধৰণৰ আছিলে। মই 1976 পাছ কৰিছোঁ, বহুত সৰুতে। মই যেতিয়া পিউ পঢ়ি মানে হাই ছেকেণ্ডেৰী পঢ়ি আছিলোঁ, মোৰ দেউতা আচলতে সংগীতজ্ঞ। মই এনেকুৱা এখন ঘৰ জন্মাইছোঁ মানে, তেখেত তেতিয়ানতে ভাতখানিৰ পৰা পাছ কৰা নন্দদেৱ শৰ্মা আছিল দেউতাৰ নাম, শাস্ত্ৰীয় সংগীতজ্ঞ আছিলে। আৰু দেউতা অলৰেডি অডিশ্যন বেডৰ মেম্বাৰ আছিলে। তেওঁ ইয়াতে অডিশ্যন যেতিয়া হয় তেওঁক মাতি আহে। মোৰ অডিশ্যন পিছে সেয়া লোৱা নাই আকৌ দেই, বেলেগে লৈছে। এই গতিকে সেইবিলাক বহুত স্মৃতি। আমাৰ দিনত মাধ্যম অকল ৰেডিঅ' আছিল ন, গতিকে সেইটো মানে সেইটোত গোৱাৰ হেঁপাহটো বেলেগ ধৰণৰ। তোমালোকেতো বহুত কিবা কিবি পাইছা, আমিতো আমাৰ কাৰণে ৰেডিঅ'ত আহিব পৰা, ৰেডিঅ'ত গাব পৰাটো এটা ডাঙৰ কথা আছিলে মানে। আৰু ৰেডিঅ'ৰ যোগেদি আমাৰ মাতটো চিনি পাইছিলে, সেইটো কম ডাঙৰ কথা নেকি। চিনি নাপায়, আজিকালিতো দেখা পাইছে ন, তেতিয়াতো দেখা নাপাইছিলে, কিন্তু মাতবোৰ চিনি পাইছিলে। এইটো মোকে গাইছে, আমি গম পাওঁ, অ' এইটো দলি বাইদেউ গাইছে মাতটো। মাতবোৰ চিনাকি হৈ গৈছিলে, এইটো বৰ ডাঙৰ কথা।
0: আৰু এটা সময় আছিল তেতিয়া হয়তো ৰেডিঅ'ত এটা গান যেতিয়া বাজে মানুহে লিখি লয়,
1: লিখিলে আমিও নিজে
0: ৰৈ যায়, আকৌ ৰৈ থাকিব
1: লাগিব, ৰখি থাকিব লাগিব, ৰখি থাকে। এতিয়া ধৰা মই দলি বাইদেউৰ এটা গান বাৰু লিখিলোঁ, পূৰা সম্পূৰ্ণ নহ'ল নহয়, আকৌ গুটি মেলি কাটিলোঁ, পিছদিনা কেতিয়া দিয়া কোন থাকিব লাগিব, আকৌ তেনেকৈ কমপ্লিট কৰোঁ। মানে মোতকৈ ছিনিয়ৰ যিখিনি শিল্পী, মই মোৰ ভাল লগা শিল্পীবিলাকৰ এনেকৈ আমি গানবিলাক লৈছিলোঁ, শিকি গাইছিলোঁ যিবোৰ মোৰ ভাল লাগে শিল্পী। মানে বেলেগ ধৰণৰ এটা হেৰি দিয়া। আৰু ৰেডিঅ' কেতিয়া সদায় ৰেডিঅ' হৈ থাকিব, এইটো এইটো কেতিয়াও মানে মানুহৰ মনত সবতছে ডাঙৰ মাধ্যম অল ইণ্ডিয়া ৰেডিঅ'।
0: আৰু আপোনাৰ স্বামীও আকাশবাণীৰ সৈতেও জড়িত, তেখেতৰ বিশিষ্ট সংগীতজ্ঞ। আৰু কন্যা হিচাপে এতিয়া প্ৰীতিস্মিতা আছে, আকাশবাণীলৈ আজি আহিছে, আমি দেখিছোঁ এতিয়া মঞ্চতো আপোনাৰ সৈতে গাইছে, তেওঁলোকে ধৰি দিয়ে আপোনাক ইমান ধুনীয়াকে, আৰু ইমান ধুনীয়াকে যে গায়ে, তাৰ পাছত আকৌ এতিয়া আকাশবাণীলৈ অন্তত আজি আহিছে, আমি আশা কৰিছোঁ এই সম্পৰ্কটো আৰু দীঘলীয়া হ'ব।
2: শ্যৰ শ্যৰ, একদম মই চেষ্টা কৰিম মোৰ পিনৰ পৰা।
0: আৰু পিতৃ মাতৃ হিচাপে দুগৰাকী বিশিষ্ট শিল্পীক পোৱা গৈছে, গতিকে তেওঁলোকৰ সান্নিধ্যত এনেকুৱা এটা সৰুৰে পৰা পৰিৱেশ পোৱা হৈছে নহয়নে?
2: বহুত বেছি ব্লেছড হিপিনৰ পৰা যদি ভাবিব যাওঁ,
0: সকলোৱে আশা কৰে ন, বোলে শান্তা উজীৰ, ভূপেন উজীৰৰ কন্যা, সকলোৱে এইটো আশা কৰিম যে সংগীতৰ মাজত থাকিব লাগে। বাইদেউ, আজি আমি প্ৰথমে কোনটো গানৰ চৰ্চা কৰিম?
1: আজি মই আচলতে প্ৰথমে মোৰ লাইফৰ যিটো প্ৰথম ৰেডিঅ' ৰেকৰ্ডিং হৈছিলে, মানে সুৰৰ শৰাই তেতিয়া দিয়ে নহয়, ৰেডিঅ' যেতিয়া পাছ কৰোঁ প্ৰথমতে জেনেৰেল প্ৰগ্ৰেম গাবলৈ দিয়ে একেলগে, তাৰপিছত তেনেকুৱা দুটামান হোৱাৰ পিছত স্পেচিয়েল প্ৰগ্ৰেম।
0: আপুনি লাইভ প্ৰগ্ৰেমো কৰিছেনে?
1: লাইভ প্ৰগ্ৰেম কৰিছোঁ, পাঁচটা গান একেলগে গাব লাগে জানা, মানে মই মোৰ যদি কাহু উঠি যায় সেইটো ওলাই যাব, মানে একেলগে গাই থাকে আৰু দেখাই থাকে এনেকে গ্লাছখনেদি কিমান সময় আছে, এক মিনিটলৈ এনেকে দেখাই দিয়ে, আধা মিনিটলৈ এনেকে দেখাই দিয়ে, মানে শেষ হ'ব হৈছে আৰু। আমি তেনেকে সেই আণ্ডাৰষ্টেণ্ডিঙত আমি তেনেকে মিউজিচিয়ানৰ লগত মিলাই পেলাই শেষ কৰোঁ, গাওঁ।
0: সেইবোৰ
1: মজবুত কৰিলে, সেইবোৰ শিক্ষা দিওঁতো আমি বহুত নিজক তাৰমানে আমি ভালকে পাৰফৰ্ম

0: কৰিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব, সেইটো কথা আমাক কৰালে ন, কাৰণ লাইভ গাব লাগিব এইবিলাক কথা। এইবিলাক বৰ বহুত ৰেডিঅ'ই বহুত দিছে, বহুত দিলে আমাক। আজি মই মানে মোৰ লাইফৰ যিটো মানে মই সুৰৰ পৰাই প্ৰথম প্ৰগ্ৰেম আছিলে, সেইটো গান দুটা গান গাব লাগিছিলে, এটা মানে এজনৰ আণ্ডাৰত দিয়ে, মোৰ আছিলে মুকুল বৰুৱাদেৱ, তেখেত সংগীতজ্ঞ, তোমালোকেতো শুনিছা নাম তেখেতৰ, লিজেণ্ড, আমাৰ ইমান ডাঙৰ সংগীতজ্ঞ মুকুল বৰা পুতেক বিপুল বৰুৱা, তেখেতৰ আণ্ডাৰত মোক দিছিলে সুৰসৰাই। এটা গান তেখেতে শিকাইছে, এটা গান মোৰ দেউতাৰ লৈছিলোঁ, দেউতা মানে নন্দদেৱ শৰ্মা, মই দুটা গাইছিলোঁ, এটা আছে ভাল লাগে কিয় মোৰ বৰষুণ দিলে, আৰু এটা আছিলে শ্যাম তোমাৰ বাঁহীৰ সুৰে, আজি মোৰ আৰু ভাল লাগে কিয় মোৰটোৱে মই শিকাম এই গানটো।
1: এইটো গীতৰ কথা,
0: গীতৰ কথা আছিলে ইদ্ৰিছ আলী আৰু তেখেতে হেৰি কৰিছিলে, এই গানটো বৰ জনপ্ৰিয় হৈছে আজি পিছতো, এতিয়া ইহঁতি গাই গ'লো সংগমত আৰু গাইছিলেও, সেইদিনাখনো গাইছিলে, ভাল লাগে গানটো, শুনিছা চাগে তোমালোকে নে ৰেডিঅ'ত, মই অকণতে গাইছিলোঁ।

0: যিহেতু বহুতো শ্ৰোতা, আমাৰ বহুতো দিব্যাংগ শ্ৰোতা আছে, তেখেতসকলেও অনুষ্ঠানটি শুনি থাকে আৰু আন শ্ৰোতাসকলেও, দিব্যাংগ শ্ৰোতাসকলে শুনি শুনিয়েই শিকে আৰু আন শ্ৰোতাসকলে বহুতে গীতৰ কথা লিখি লয়। গতিকে শিল্পীগৰাকীয়ে যদি গীতৰ কথাখিনি পঢ়ি দিয়ে, আপুনি পঢ়ি দিয়ে, তেতিয়াহ'লে আমাৰ অংশগ্ৰহণকাৰীসকলেও লিখি ল'ব আৰু আমাৰ শ্ৰোতাসকলে যিসকলে লিখি ল'ব বিচাৰে বা মনত ৰাখিব বিচাৰে তেওঁলোকে সুবিধা হ'ব তেওঁলোকৰ।
1: ঠিক আছে, মই কৈছোঁ ভাল লাগে কিয় মোৰ বৰষুণ দিলে, ভাল লাগে কিয় মোৰ বৰষুণ দিলে, কলিয়া ডাৱৰে দূৰ আকাশ চানিলে, কলিয়া ডাৱৰে দূৰ আকাশ চানিলে, হ'লনে, হৈছে, মেঘ গৰজনে ধুমুহা আহিলে, মেঘ গৰজনে ধুমুহা আহিলে, ভাল লাগে কিয় মোৰ, ভাল লাগে কিয় মোৰ ভাল লাগে। তাৰপিছত ফাৰ্ষ্ট অন্তৰা, মাটিডৰা ভিজে দেখি ভাল লাগে, মাটিডৰা ভিজে দেখি, ভিজে মানে ভিজে, মাটিডৰা ভিজে দেখি ভাল লাগে, বৰষুণ পৰিলে ভিজে যে এইটো কৈছে আৰু, গছবোৰ লৰে দেখি ভাল লাগে, মাটিডৰা ভিজে দেখি ভাল লাগে, গছবোৰ লৰে দেখি ভাল লাগে, ধুমুহাই মন মোৰ শাৰী পুচি নিলে, ধুমুহাই মন মোৰ শাৰী পুচি নিলে, ভাল লাগে জিয়া জিয়া ৰং সানি দিলে, ইমান ধুনীয়া লিখিছে ন, ধুমুহাই মন মোৰ শাৰী পুচি নিলে, ভাল লাগে জিয়া জিয়া ৰং সানি দিলে, মেঘ গৰজ, তাৰপিছত আকৌ আহি যায় সেই স্থায়ীটোৰ, মেঘ গৰজনে ধুমুহা আহিলে, ভাল লাগে কিয় মোৰ ভাল লাগে, আবাৰ কৈ দিম নেকি, পিছন্তৰা, ভাল লাগে বাট পথ বোকাৰে উপচি গ'লে,
2: দুটা অন্তৰ বেলেগ ন,
1: সুৰবোৰ বেলেগ দুটা অন্তৰা, ভাল লাগে বাট পথ বোকাৰে উপচি গ'লে, সৰু সৰু নৈবোৰে নতুন জীৱন পালে, ডাৱৰৰ ফাঁকে ফাঁকে সুৰুজে হাঁহিলে, ডাৱৰৰ ফাঁকে ফাঁকে সুৰুজে হাঁহিলে, ভাল লাগে মনলৈ প্ৰেৰণা আহিলে, ডাৱৰৰ ফাঁকে ফাঁকে সুৰুজে হাঁহিলে, ভাল লাগে মনলৈ প্ৰেৰণা আহিলে। তাৰপিছত আকৌ সেই অন্ত স্থায়ীটোৰ কৰ্চ লাইনটো আহে, মেঘ গৰজনে ধুমুহা আহিলে, ভাল লাগে কিয় মোৰ ভাল লাগে, হ'ল, হ'ল চাগে ন, হ'ব, গাওঁ নেকি, অঁ, ভাল।

0: হৈ গ'ল, পটককে শিকিব পৰা পায়। এতিয়া বৰষুণ দিলে কিন্তু এই গানটো গাবাচোন, কেনেকৈ ভাল লাগিব বাৰাণ্ডাত বহি পেলাই। আগতে কিন্তু কি জানা, মই যেতিয়া এইটো গান যেতিয়া ৰেকৰ্ডিং হৈছিলে, তেতিয়া গানটো ৰেডিঅ'ৰ যোগে এইবিলাক গান খুব বাজে তেতিয়া কেতিয়াবা, যেতিয়া মই ইউনিভাৰ্চিটিত পঢ়িব গ'লোঁ আৰু পি ইউ পাছ কৰি এম এ পঢ়িব গ'লোঁ, তেতিয়া মোক তাৰমানে মই যেতিয়া বৰষুণ চৰষুণ দিয়ে চান্তা বাইদেউৰে যি ভাল লাগে, জুনিয়ৰবিলাকে কয় বৰষুণ দিলে দেই আমাৰ এই বোকাত খুচি খুচি বাৰু ভাল লাগে নে, মোৰ ইমান জোকা এই গানটো লৈ পেলাই বহুত সৰু সৰু নষ্টালি বহুত মেমৰি আছে।
1: এতিয়া কোনে ভাল লাগিব বৰষুণ ভাল লাগিব,
0: কিন্তু গানটো কিন্তু ইমান ধুনীয়াকৈ বৰষুণটোৰ ওপৰত বুজাইছে ন, লিখিছে তেখেতে
2: তেতিয়া
0: অসমৰ যিটো প্ৰথম প্ৰাইভেট কেছেট হৈছিলে, তেতিয়াতো অকল আমি ৰেডিঅ'ত গাওঁ আৰু ৰেডিঅ'ৰ যোগেদি শান্তা শৰ্মা আছিলোঁ মই, তেতিয়া মানুহে চিনি পোৱা হৈছে আৰু। তেতিয়া সেই প্ৰথম যিটো প্ৰাইভেট কেছেট হ'ল তেতিয়া তাৰমানে তাতে 13টা গান আছিলে, 12টা গান অলৰেডি ৰেকৰ্ডিং হৈ গ'ল, 13 নম্বৰ গানটো যোনে গাব লগা আছিলে তেওঁৰ অসুখ হ'ল, তাৰপিছত অসুখৰ কাৰণে তেতিয়া আমাৰ সকলোৰে শ্ৰদ্ধা অভিনন্দন মণিকৰ নামটো শুনিছে তেতিয়া নাই আমাৰ মাজত, তেওঁ আছিলে, তেওঁ হেৰি এওঁ মানে ক'লে এই গোটেই কেছেটটোৰ মিউজিক মানে পৰিচালনা কৰিছিলে এওঁ ভূপেন গোস্বামীয়ে, জ্যোতি চিত্ৰকণত ৰেকৰ্ডিং হৈছিলে তেতিয়া, তাতে ৰেকৰ্ডিঙৰ বেলেগত নাই, প্ৰথম অসমৰ প্ৰাইভেট কেছেট দেই, সকলো অসমৰ সকলো লিজেণ্ডেৰী আৰ্টিষ্টে গাইছিলে, মিঠু বৈয়ে গাইছে, মণিকা বৌ, অৰুণ দাসে গাইছিলে, তাৰ সমৰ দায়ে গাইছে, এনেকৈ এনেকৈ গাইছিলে চবেই। তেতিয়া তেতিয়া ক'লে যে এজনী ছোৱালী আছে শান্তা শৰ্মা বুলি, ৰেডিঅ'ত গাই তাই ভালেই গায়, তাইক ল'ব পাৰ কিন্তু মানে অভিনয় এওঁক কৈছে, তেতিয়া কৈছে ব'ল যাওঁ আমি, ইউনিভাৰ্চিটিত আহিলে মোক বিচাৰি, যাৰ গাব 13 নম্বৰ ছং নে মনত ৰাখিবা, এইটো যোনে গাব লগা আছিলে তাৰ বেমাৰ হ'ল, মোৰ কপাল ফুলিলে
2: লাকি 13
0: হৈ গ'ল, মোক লৈ গ'ল, গৈ পেলাই জ্যোতি চিনেমা গোটেই ৰাতি ৰাতি ৰেকৰ্ডিং হয়, কাৰণ মিউজিচিয়ানবিলাক সকলো তেখেত তেতিয়া বজোৱাবিলাক ৰমেন দাহঁত আছিলে, প্ৰভাত শৰ্মা সকলো ৰেডিঅ'ত কাম কৰে ন,
2: চাকৰিৰ
0: পিছত ৰেকৰ্ডিং হয় ৰাতি ৰেকৰ্ডিং, গোটেই হোল নাইট ৰেকৰ্ডিং হয়। তেতিয়া মোৰ গানটো আছিলে এইটো গান গানটো বেয়া হোৱা নাছিল চাগে, কাৰণ সেইটো গান শুনিয়ে মই আকৌ প্ৰথম প্লেবেক কৰিবলৈ সুবিধা পাম। আমাৰ সকলোৱে শ্ৰদ্ধা ৰাখিব থাকোঁ, তেখেতৰ চিনেমা আছিলে শুন মই না, গানটো শুনিলে তেতিয়া কেছেটটো প্ৰচাৰ হৈ গ'ল নহয় যে এইজনী ছোৱালীক লাগে বুলি এওঁক ক'লে, এওঁৰ লগতো মই সেইটো গানৰ যোগেদি আছে মোৰ চিনাকি আৰু, তাৰপিছত এওঁক ক'লে যে সেই ছোৱালীজনীক লাগে গাবলৈ, তাৰপিছত গ'লোঁ আৰু প্ৰথম চিনেমাত গাবলৈ গ'লোঁ কেলকাতা ৰেকৰ্ডিং ভাইব্ৰেশ্যনত, সেই যি প্লেবেক ছিংগিং মোৰ তোমালোকক কৈছোঁ আৰু, মোৰ চবতছে মানে ভাল লগা মাধ্যম মানে গান গোৱাৰ প্লেবেক ছিংগিং মই খুব ভাল পাওঁ, কাৰণ সেইটোত এটা এক্টিং কৰিব লাগে, তুমি এনেই গানটো গালে নহ'ব, এটা ছিকুৱেঞ্চ লৈ পেলাই হেৰি হয়, মই সেই এক্টিংটো কৰি এনেইটো দেখিবলৈ বেয়া আছে, এক্টিং কৰিবতো নোৱাৰোঁ, তাতে এক্টিং কৰোঁ
2: আৰু
0: কণ্ঠৰে এক্টিং মই বিৰাট ভাল পাওঁ। আৰু মোৰ তেতিয়াৰ পৰা মানে চিনেমাত বহুত গাবলৈ পালোঁ, তাৰমানে আৰম্ভ হৈ গ'ল আৰু এওঁৰ লগত চিনাকি হ'ল, বিভিন্ন সংগীত পৰিচালকৰ তুলনাত মানে তলত গাবলৈ সুবিধা পালোঁ, সকলোৰে মেক্সিমাম সকলোৰে ভগৱানৰ কৃপাত, দেউতা মা এওঁৰ আশীৰ্বাদত, ৰাইজৰ আশীৰ্বাদত সকলোৰে লগত কাম কৰিছোঁ মই, এতিয়ালৈকে কৰি আছোঁ, আৰু কিমান দিন নাজানো আৰু।
2: এইবাৰ আমি আৰু এটা গানলৈ যাওঁ বাইদেউ,
0: এতিয়া কোনটো গান শুনি যাম বাৰু, আৰু চিনেমাৰ গান এটা গাওঁ নেকি, চিনেমাৰ গান যৌৱনে আমনি কৰে, উমল থাকোঁতে জানা থাকে, উমল থাকোঁতে গাওঁ, এইটো লিখিছিলে হেমন্ত দত্ত, আমাৰ সকলোৰে শ্ৰদ্ধা হেমন্ত দাই লিখিছিলে এইখন, এইটো আচলতে গানটো বনাইছিলে এখন বেলেগ চিনেমাৰ কাৰণে, সেই টুকুৰা চৰাই বাঁহ বুলি এখন চিনেমা নহ'লে, তাৰপিছত আমাৰ ৰাজা
2: অশোক কুমাৰ বিষয়ে
0: তেওঁ সেই ৰেকৰ্ডিঙত এইবিলাক গান শুনিছিলে, এওঁৰ ওচৰত আহি পেলাই গান 3টামান গান, সেই গানকেইটা মানে সেইখন চিনেমাৰ পৰা তেওঁ নিজৰ যৌৱনা মণিকৰত লৈ ল'লে, এইটো গান লৈছে আৰু জুবিনৰ প্ৰথম যিটো প্লেবেক ছিং আছিল এওঁ সংগীত পৰিচালনাত, প্ৰথম জুবিনে প্লেবেক কৰিছে বুকু দূৰ এইটো গান, সেইটো গানো লৈ ল'লে, এনেকে আৰু এটা জিতুলে গাইছিলে, জিতুল সোণোৱাল আৰু মই এনেকে মালবিকা বৰা, পকা পকা বুলি এটা কমেডি ছং সেই গানটো শুনে। এতিয়া মই উমুল থাকোঁতে শুনিছা চাগে তোমালোকে, তথাপি লিখিব লাগিব নি বাৰু,
2: কৈ দিলে শ্ৰোতাসকলৰ সুবিধা,
0: মই কৈ দিছো এবাৰ, উমলি থাকোঁতে কলিজা হেৰালে, কোনোবা আছানে বিচাৰি দিবলৈ, উমলি থাকোঁতে কলিজা হেৰালে কোনোবা আছানে বিচাৰি দিবলৈ, মায়াবী খোজেৰে গোপনে গোপনে আহিলো কোনে, তাৰপিছত কাঢ়ি নিলে মনে মনে, উমলি থাকোঁতে কলিজা হেৰালে কোনোবা আছানে বিচাৰি দিবলৈ, মায়াবী খোজেৰে গোপনে আহিনো কোনে, কাঢ়ি নিলে মনে মনে। এইটো ষ্টাইল ফাৰ্ষ্ট তন্ত্ৰটো, নাজানো কিয় বাৰু মোৰে গাভৰু দেহ মন দেই, তোমাৰে আলিংগনত কামলাতে মগন। এটা এটা চিনেমা ছিকুৱেঞ্চৰ গান আছিলে, যদি ছোৱালীয়ে মানে তাই হেৰি ভাবি পেলাই গানটো মানে গাইছিলে, সেই গানটো এইকাৰণে হেৰি আৰু অলপ ৰোমান্টিক কথাবিলাক আছে আৰু। তেখেতে চাওঁচোন হেমন্ত দাই উমলি উমলি শব্দটো প্ৰথম আৰম্ভ ভাবিব পাৰেনে, উমলি শব্দটো দি আৰম্ভ কৰিছে, চোৱাচোন ইমান ধুনীয়া লাগে নহয়। নাজানো কিয় বাৰু মোৰে গাভৰু দেহ মন, তোমাৰে আলিংগনত কামলাতে মগন, হা নিশা সপোনতে তুমি আহা সদায়, লিখিলা আঁকি চুমা উঠৰ দিয়া মোক জগাই, খেতেলিতে খেলো নিতে, খেতেলিতে খেতেলিতে বিচনাতে তাৰমানে হা আছে খেলো নিতে। তাৰপিছত ছেকেণ্ড উত্তৰাটো, লগৰী অবিহনে উকা লাগে যে দিন ক্ষণ, লগৰী অবিহনে উকা লাগে যে দিন ক্ষণ, তোমাৰে আগমনত
1: কামনাতে
0: প্ৰতীক্ষাতে মগন। তাৰপিছত দেহা ৰমে ৰমাই কিনো কৰোঁ উপায়, মিলনৰে প্ৰহৰ আহক আহক এতিয়া নহ'লে যে ৰিঙা লাগে, দেহা ৰমে ৰমাই কিনো কৰোঁ উপায়, মিলনৰে প্ৰহৰ আহক এতিয়া নহ'লে যে ৰিঙা লাগে। লিখিলা এই গানটো হেৰি ৰেকৰ্ডিঙৰ সময়ত কথাখিনি কওঁ হা, এই গানটোতো মানে এটা ছিকুৱেঞ্চৰ তেনেকুৱা ধৰণৰ ৰোমেণ্টিক ছিকুৱেঞ্চৰ গান ন, কথাবোৰ তেনেকুৱা, গানটো এওঁ বনালে ৰেগে ষ্টাইলৰ, আৰু এইটোতো 30-35 বছৰ আগৰ ৰেকৰ্ডিং দেই, তেতিয়া এনেকুৱা ধৰণৰ ৰেগে ষ্টাইলৰ গান মই গাব নাজানো নাজানো, তালটো একদম মানে থ্ৰয়িং মোক ভাৰে প্ৰতি মোক মানে শিকাই আছে এওঁ, মই মানে গাব পৰা নাই বুজানে, থ্ৰয়িংটো মোৰ হোৱা নাই, এবাৰটো মানে কান্দি পেলাইছোঁ আৰু গাব পৰা নাই, তাত গৈ পেলাই মই ষ্টেজত গাই নাগাওঁ বুলি কৈ পেলাই গুচি গ'লোঁ ওপৰত, আকৌ ঠাণ্ডা পেলাই এনেকুৱা কৰিলেতো নহ'ব, আহি পেলাই আকৌ গাবলৈ আহিছোঁ, সেইবাৰ কিন্তু গাই দিলোঁ দেই। তাৰপিছত আৰু লাষ্টত ছেকেণ্ড টাইম আহি পেলাই গালোহি, অৰিজিনেল ৰেকৰ্ডটো শুনিবাচোন তোমালোকে গম পাবা, মোৰ ইমান মানে এতিয়া গাব পাৰোঁ ভালকৈ, এতিয়া জানিছোঁ বুজি পালোঁ সেইটো ষ্টাইলটো কি ধৰণৰ, তেতিয়াতো আচলতে কাৰোবাৰ তাৰবিলাক ৰেডিঅ'ৰ গানবিলাক এনেকুৱা ধৰণৰ গানবোৰ আছিলে, আৰু চিনেমাৰ গানবিলাকো সাধাৰণতে তেনেকুৱা হয়, তেওঁ এনেই নতুন ষ্টাইলত বনালে, তাৰপিছত গানটোতো ভাল পালে চবেই, তাৰপিছত তেতিয়া মোক খং উঠছে আৰু, মানুহবিলাকে কিমান ভাল পাইছে, তেতিয়া পিছত মানে 20-30 বছৰ মানে বেলেগ ল'ৰা ছোৱালীয়ে গাই থাকে, তেতিয়া মই কওঁ ইমান গালি পাইছিলে মোক ৰেকৰ্ডিঙৰ সময়ত, এতিয়া দেখিছা মানুহ ল'ৰা ছোৱালীলৈকে গাই আছে গানটো, সেইটো গান শিকাওঁ এতিয়া ন,
3: উমলি থাক

0: তোমালোকে এইটো গান নিজৰো ষ্টাইল কৰিব পাৰা দেই, নিজৰ সুৰটো এইটো ৰাখি পেলাই নিজে নিজৰ ষ্টাইল মতে গাবা, তোমালোকে বেছি ভালকে পাৰিবা। তাৰপিছত অন্তৰাটো
1: নাজানো কিয়

শুৱনি থাকোঁতে চিনেমাৰ গানত আচলতে এক্সপ্ৰেশ্যন বহুত দৰকাৰ, যিকোনো গানতে লাগে, কিন্তু এইটো এইবিলাক গানত বিশেষকে এক্সপ্ৰেশ্যন খুব ধুনীয়াকে দিব লাগিব, গানটো মিনিং লৈ পেলাই তুমি সেই ফিলত তুমি গাব লাগিব। তোমালোকক এতিয়া আজিকালি শিকাব নালাগে, নিজে জানাই তোমালোকে পৃথিৱীখন চব দেখিলা, ইমান এডভান্স তোমালোক, আমি তেতিয়া ইমান বুজি পোৱা নাছিলোঁ, কিন্তু মোৰ ইণ্টাৰেষ্ট আছিলে কাৰণে মই সেইটো বস্তু হেৰি কৰিব পাৰিছিলোঁ। সেই এতিয়া ল'ৰা ছোৱালীক আকৌ শিকাব, এতিয়া তোমালোকে নিজৰ আৰু মডিফাই কৰি আৰু বেলেগ ধৰণৰ ইম্প্ৰভাইজ কৰি পেলাই গাব পাৰা, কাৰণ বহুত স্ক'প আছে গানটোত। তেতিয়াতো মই নাজানিছিলোঁ একো, তালেই নাজানো মই আৰু গল গল অন্তৰাটো না।

0: শেষ কৰবা, নিজে ইম্প্ৰভাইজ কৰবা, এইবিলাকত প্ৰগ্ৰাম এনেকৈ শেষ কৰবা। আজি চাগে এই গানটোৰে এওঁকো ট্ৰিবিউট কৰা হৈছে, বাপজী মানে ভূপেন দা খুব ধুনীয়া কম্পজিশ্যন কৰিছিল। এই গানটো এতিয়াও পপুলাৰ সেইকাৰণে। এই গানটো এই গানটোৰ অকল জানা, এইটো মই শিকাবলগীয়া নহ'লে, এই গানটো হৈয়ে আছে ন, এইটো হৈ গ'ল ন।
1: খুব ভাল লাগিল বাইদেউ, আপুনি দুটা গান ইমান ধুনীয়াকৈ শিকালে, আৰু আমি আশা কৰিছো যে নতুন প্ৰজন্ম খুব কম সময়তে।
2: ইমানপুৰে শ্ৰোতাসকলে যুৱ কৰ্মশালা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি আজি সমল ব্যক্তি হিচাপে উপস্থিত আছিল সংগীত শিল্পী শান্তা উজিৰ আৰু প্ৰতিস্মিতা উজিৰ। অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে, প্ৰযোজনা সহযোগী আছিল ত্ৰিদিশা বৰা। প্ৰিয় শ্ৰোতা, এতিয়া আৰম্ভ কৰিছোঁ মোৰ অনুভৱৰ গীত। এজাক বৰষুণ ঠিক যেন সপোন, কোমল মাটিৰ গান গুণগুণাই ধূলিৰ উৰণি ঠেলি নামি আহে সপোনৰ সেই বৰষুণ যাক। শাওনৰ আকাশ ভেদি নামি অহা এনে এজাক বৰষুণলৈ আমি জানো বাট চাই নৰ। টুপ টুপ বৰষুণৰ সৰি পৰা টোপালৰ শব্দত এনে নালাগেনে যেন ক'ৰবাত বাজি উঠিছে কোনো অচিনাকিজনৰ নুপুৰৰ ৰঞ্জন ধ্বনি। প্ৰিয় শ্ৰোতা, বৰষাৰ এই সেমেকা সন্ধিয়া বৰষুণৰ গীত এটি শুনিবলৈ আপোনাৰ জানো মন নাযায়? তেনেহ'লে শুনকচোন আহক, ভৱেন্দ্ৰনাথ শইকীয়াৰ কথাৰে অনিন্দিতা পালৰ কণ্ঠত।

টোপাল টোপাল বৰষুণে আহি চকুৰ পতাত চুমা সিঁচি দি যায়। সঁচাকৈয়ে বাৰিষাৰ বৰষুণজাকক লৈ কিমান যে গান, কিমান যে কবিতা। কলিজাত জোৱাৰ তুলিবলৈ নামি অহা বৰষুণজাকে জোকাৰি যায় পুৰণিহিয়া, জীপাল কৰি যায় ধৰণীৰ বুকু। প্ৰিয় শ্ৰোতা, এইখিনিতেই জুবিন গাৰ্গৰ কণ্ঠত শুনো আহক বৰষুণৰে অন্য এটি গীত।

বৰষুণ যেন মেঘেহে মেলিছে তাইৰ ৰূপোৱালী চুলি, ধৰণী সেউজীয়া কৰিবলৈ নামি অহা এনে যাক বৰষুণে সেউজীয়া কৰি যায় আমাৰো মন প্ৰাণ। অনুষ্ঠানৰ শেষত শুনোৱা হওক ৰূপম ভূঞাৰ কণ্ঠত বৰষুণৰে এই গীতটি।

মোৰ অনুভৱৰ গীত অনুষ্ঠানটি শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ পৰা মই দিব্যজ্যোতি কলিতাই আজিলৈ ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।

যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। সমান্তৰালভাৱে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এ আই আৰ মোবাইল এপতো উপলব্ধ। নিবেদন কৰিছো লোকগীত। আজিৰ শিল্পী গিৰীন্দ্ৰ হালৈ।

শ্ৰোতাসকলে লোকগীত শুনি আছে গিৰীন্দ্ৰ হালৈৰ কণ্ঠত। অনুষ্ঠানৰ শেষত শুনক শিল্পীৰ কণ্ঠৰ আন এটি লোকগীত।

ধৰি। লোকগীত শুনিলে। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে গিৰীন্দ্ৰহালৈৰ কণ্ঠৰ কেইটিমান লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এতিয়া শুনক ভজন। অনুষ্ঠানত প্ৰথমতে এয়া চিত্ৰা সিং।

চিত্ৰা সিঙৰ কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠানত এইবাৰ শুনক জগজিৎ সিঙৰ কণ্ঠৰ ভজন।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ উপলব্ধ। ষ্টুডিঅ'ৰ ঘড়ীত নিশা 9:30 বজাৰ লগে লগে সময় হ'ল ৰামধেনুৰ। মাইক্ৰফোনৰ সন্মুখত আছো মই নফিচা।

আজিৰ ৰামধেনুত আপোনালোকক লৈ যাম শৈশৱৰ সেই সোণালী দিনবোৰলৈ, য'ত আছিল আইৰ মুখৰ নিচুকনি গীতৰ অপূৰ্ব মায়াজাল, মাকৰ সেই চিনাকি আচলৰ উমাল স্পৰ্শ আৰু গুণগুণাই উঠা এটি চিনাকি সুৰৰ সোৱাদ লওঁ আহক।

আচলতে নিচুকনি গীতবোৰ কেঁচুৱা হোৱাবলৈ গোৱা গান নহয়। ই মাক আৰু সন্তানৰ আত্মিক সংযোগৰ আটাইতকৈ পবিত্ৰ ভাষা। আমাৰ আই আইতাসকলে জোনটোকো ওচৰলৈ মাতি আনিছিল নিজৰ সন্তানৰ হাতত দিবলৈ।

সঁচাকৈয়ে জোনবাইজনীৰ সৈতে আমাৰ কিমান যে আত্মিক সম্পৰ্ক, নহয়নে? তৰা দিয়াৰ বাবে চালনী এখন হিয়াৰ হিয়াব জনা সেই সৰল বিশ্বাসবোৰ আজিকালি হেৰাই যাবলৈ ধৰিছে। কিন্তু হেৰাই যোৱা নাই সুৰবোৰ, তেনে এটি গীতৰ সুৰত বিলীন হওঁ আহক।

টোপনি আইদেউ আহা বুলি মাতিলেই যেন টোপনি নামি আহে কণমানিহঁতৰ কোমৰ কোমল চকুৰ পতাত। পুৰণি দিনৰ পৰা বৰ্তমানৰ প্ৰজন্মলৈ এই ধাৰা বৈয়েই আছে। 90ৰ দশকত বা তাৰ পিছৰ সময়ছোৱাটো আমাৰ অসমীয়া শিল্পীসকলেও নিচুকনি গীতক এক নতুন মাত্ৰা দিছিল। শুনোৱা হওক এটি সুমধুৰ গীত।

আমাৰ অসমীয়া চিনেমা আৰু আধুনিক গীততো এনে বহুতো সুন্দৰ নিচুকনি গীত সুমাই আছে। আইৰ মমতাৰ আন এক সুন্দৰ নিদৰ্শন দাঙি ধৰা, সুললিত কণ্ঠেৰে শান্ত সমাহিত পৰিৱেশ সৃষ্টি কৰা এটি গীতেৰেই সামৰিছোঁ আমাৰ আজিৰ ৰামধেনু।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। নিবেদন কৰিছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে মন্দিৰা লাহিৰীৰ কণ্ঠৰ খয়াল শুনিবলৈ পাব, ৰাগ দেশী।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি শুনিলে, আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে মন্দিৰালাহীৰ কণ্ঠৰ খয়াল শুনিলে, ৰাগ দেশী। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10:30:23 গৈছে আৰু ইয়াৰ লগে লগেই অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। আমাৰ পৰৱৰ্তী অনুষ্ঠান মুকলি কৰা হ'ব 4:30 বজাত। তেতিয়ালৈ বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।